6 তারিখ, এতিয়া সময় পুৱা 5:33 গৈছে। সমূহশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়া ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, মোৰ সৈতে আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰিশ্মা মহন্ত, জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে গুণীন্দ্ৰনাথ ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নকুল দাস আৰু সংগীবিন্দৰ কণ্ঠত নাম, খগেন গগৈ আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত, নিৰূপমা হাজৰিকা আৰু চাৰুলতা হাজৰিকা ডেকাৰ কণ্ঠত চিয়া গীত আৰু শেষত ভজন শুনিলে চন্দনা দাসৰ কণ্ঠত।

প্ৰথমেয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে পুৱা 6:15 জিতেন বসুমতাৰীৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 নন্দিতা মহন্তৰ কণ্ঠত লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, পুৱা 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ, দ্বিতীয় অধিৱেশনৰ দিনৰ 11:00 পোষ্টবক্স নম্বৰ 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

দিনৰ 12:10ৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজকা গীত, সবৰং গীতিকা, শীৰ্ষক সংগীত গীত আপনা ধুন পাৰাই। বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনবোৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, একক শিল্পীৰ গীত। সন্ধিয়া 6:10ৰ পৰা গীতেৰে কথাৰে ভূপেন হাজৰিকা বিশেষ এই অনুষ্ঠানটো আগবঢ়াব ঝৰ্ণা ভৰালীয়ে। সন্ধিয়া 7:30ৰ হিভি ভুৰে অনুষ্ঠানত মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব।

নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, 10:00 বজাত দেওবৰীয়া সংগীতানুষ্ঠানত এনাৰ প্ৰশান্ত ধৰ কণ্ঠ সংগীত শুনিবলৈ পাব। এইবাৰ আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাৰ জীৱন আলীৰ যুগলবন্দী অনুষ্ঠানৰ অতিথি মঞ্জু বৰা আৰু দিলীপ বৰা, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 7:30 বজাৰ নিদান অনুষ্ঠানত আইৰণৰ অভাৱজনিত ৰোগ, এই বিষয়ে ডাঃ মৌচুমী বৰকাকতিৰ লগত জোনালী বৰুৱাৰ সাক্ষাৎকাৰ।

পুৱা 9:15 অগণীৰ মেল। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানত নম্ৰতা দত্তৰ ৰচিত প্ৰামাণ্য আলেখ্য সংগ্ৰামো লাগেনে আজি। প্ৰযোজনা উৎপল দত্তৰ। দিনৰ 10:30 চেমনীয়া চৰা। দিনৰ 11:02 নাথাল অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাস ৰচিত নাটক মাটিৰ চাকিৰ শিহা। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় জলবায়ুৰ পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা। আলোচনাত অংশ ল'ব ডঃ কুসুম কুমাৰ ডেকা আৰু ডঃ কাবেৰী মহন্তই। প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

জিতেন বসুমতাৰীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নন্দিতা মহন্তৰ কণ্ঠত দুটি লোকগীত।

নন্দিতা মহন্তৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমেয়া তিশ্ৰী কাছম ছবিখনৰ এটি গীত মুকেশৰ কণ্ঠত। গীতৰ কথা হাসৰাত জয়পুৰীৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

সেয়া আছিল মুকেশ। মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো তিসরি মঞ্জিল ছবিখনৰ এটি গীত মহম্মদ রফি আৰু আশা ভোসলেৰ কণ্ঠত। গীতটি লিখিছে মজৰু সুলতানপুৰীয়ে, সংগীতৰে সজাইছে ৰাহুল দেৱ বৰ্মনে।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কাৰৱা ছবিখনৰ পৰা মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠৰীতি গীত, সংগীত পৰিচালনা ৰাহুলদেৱ বৰ্মনৰ।

শ্রোতাসকলে পুরনি হিন্দী ছবির গীতর অনুষ্ঠান মধুবন শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো গুলচান বাউৰাৰ কথাৰে সজোৱা এটি গীত। মহেন্দ্ৰ কাপুৰ আৰু সংগীসকলৰ কণ্ঠত, ছবি উপকাৰ।

মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মহেন্দ্ৰ কাপুৰ আৰু সংগীসকলৰ কণ্ঠত পূৰব আৰু পশ্চিম ছবিখনৰ এটি গীত লিখিছে ইন্দিৱাৰে।

0: पहले हैं भारतवासी, सबसे पहले हैं भारतवासी।
1: पुरानी हिंदी छबिर গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইন কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গোলকীয় অনিশ্চয়তা স্বত্তেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ছত্তীশগড়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ বিশেষ আদালতে শ্ৰীৰাম মাওবাদী আক্ৰমণৰ গোচৰত 10 অভিযুক্তক দোষী সাব্যস্ত কৰিছে আৰু ভাৰতে যোৱা নিশা মহিলাৰ এছিয়া টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহান জনাইছে। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এইদৰে আহান জনায়। তেওঁ কয় যে ভাৰতীয়সকলে সম্প্ৰতি বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই। শ্ৰীমোদীয়ে কয় যে গোলকীয় অনিশ্চয়তা স্বত্তেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে। তেওঁ কয় যে ভাৰতে নীতি স্থবিৰতাৰ যুগৰ পৰা নীতি গতিশীলতাৰ দিশে দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। ভাৰত সবাতোকৈ দ্ৰুত বিকাশশীল বৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱা যাত্ৰা বিশ্বই প্ৰত্যক্ষ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অতীতৰ সংঘৰ্ষ আৰু বৰ্তমানৰ সাফল্যৰ তুলনা কৰি শ্ৰীমোদীয়ে কয় যে সন্ত্ৰাসবাদক পৰাভূত কৰা হৈছে, সশস্ত্ৰ বাহিনীসমূহে আত্মবিশ্বাসেৰে ঘৰতে শত্ৰুক নিধন কৰিছে আৰু জম্মু কাশ্মীৰৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ শান্তি ঘূৰি আহিছে।
3: দুনিয়া ভাৰত কো ফজাইল ফাইভ বতা ৰহি থি, আজ দুনিয়া ভাৰত কো ফাষ্টেষ্ট গ্ৰোয়িং মেজৰ ইকনমি বনে তে হুৱে দেখ ৰহি। অভি হফতে ভৰ মে হি ভাৰত কি ইকনমি কো লেকৰ कई सारी पॉजिटिव खबरें आई। 7.8% क्वार्टरली ग्रोथ ने देश का जोश बढ़ाया है और इसी बीच जापानीज क्रेडिट रेटिंग एजेंसी ने भारत की रेटिंग अपग्रेड कर दी है। ये 7.8% की ग्रोथ भी ऐसे समय में आई है जब वेस्ट एशिया का युद्ध चल रहा है।
2: নিৰন্তৰ সমালোচনা কৰাসকলৰ বাবে প্ৰমাণসিদ্ধ অৰ্থনৈতিক তথ্য প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে দেশত এপ্ৰিল আৰু জুনৰ মাজৰ সময়ছোৱাত বিদ্যুৎ উৎপাদন 9% বৃদ্ধি পাইছে। তেওঁ কয় যে এই সময়ছোৱাত বাহনৰ বিক্ৰী সামগ্ৰিকভাৱে 20%ৰো অধিক বৃদ্ধি পায়। ইয়াৰে ভিতৰত দুচকীয়া বাহনৰ বিক্ৰী প্ৰায় 20% আৰু তিনিচকীয়া বাহনৰ বিক্ৰী প্ৰায় 30% বৃদ্ধি পায়। শ্ৰীমোদীয়ে কয় যে তীখা আৰু চিমেণ্টৰ ব্যৱহাৰ 8% বৃদ্ধিৰ পৰা দেশত গৃহ নিৰ্মাণ, নিৰ্মাণ আৰু বাণিজ্যিক কাম কাজ ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱাটো প্ৰমাণিত হয়। দেশত সম্প্ৰতি স্মাৰ্টফোনৰ ৰপ্তানিৰ পৰিমাণ 2,50,000 কোটিৰো অধিক আৰু ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন সৰ্বকালৰ সৰ্বাধিক প্ৰায় 2,00,000 কোটি টকা হোৱা বুলি শ্ৰীমোদীয়ে দাবী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ে প্ৰজন্ম ধৰি শিক্ষাৰ্থীসকলক শিকাৰ, আগবঢ়াৰ আৰু পৰিৱৰ্তন অনাৰ সুযোগ প্ৰদান কৰি আহিছে। তেওঁ কয় যে মহাবিদ্যালয়খনে দীঘলীয়া সময় ধৰি নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে নাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক বিশেষ আৰু অগ্ৰণী বুলি অভিহিত কৰে। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাবিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে কলাৰ পৰা ৰাজনীতিলৈ সকলো ক্ষেত্ৰতে চাহ পেৰিবলৈ সমৰ্থ হৈছে। 140 কোটি ভাৰতীয়ই একেলগে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে।

0: कोई इंसान 100 वर्ष जीता है तो उसे अनुभवों का सागर माना जाता है, और जब कोई संस्थान 100 वर्ष का होता है तो वो उपलब्धियों और प्रेरणाओं का महासागर हो जाता है। अपनी 100 वर्षों की इस यात्रा में SRCC ने पीढ़ियों को गढ़ा है, उन्हें उज्जवल भविष्य से जोड़ा है। जो आए उन्होंने पढ़ा और जो निकले वो घड़े हुए निकले।
1: অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয় বছৰ বছৰ ধৰি উচ্চ মান বৰ্তাই ৰখাৰ বাবে মহাবিদ্যালয়খনৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত সম্প্ৰতি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ অনুকূল ব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে গোলকীয় বজাৰত দক্ষ মানৱ সম্পদৰ চাহিদা আছে আৰু ইয়াৰ ফলত যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ৰ ৰেলেৰে শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ত উপস্থিত হয় আৰু মহাবিদ্যালয়খনৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে ঐতিহাসিক, সামাজিক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ কেইবাটাও প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। গীতানগৰ মহাবিদ্যালয় পূৰ্বতে কন্যা মহাবিদ্যালয় হিচাপে জনাজাত আছিল। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ ছোছোথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপ কনভয়ক আক্ৰমণ কৰিছিল। এই আক্ৰমণত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাকে ধৰি 29 জন লোক নিহত হয়। প্ৰায় 1.5 ঘণ্টা ধৰি চলা এই গুলীচালনাত 15 জনতকৈও অধিক লোক আহত হয়। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই এই গোচৰৰ তদন্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 3-দিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা গোৱাত উপস্থিত হয়। গোৱাত তেওঁ পশ্চিম খণ্ড পৰিষদৰ 28 সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ বৈঠকৰ অধ্যক্ষতা, সংবাদমেল সম্বোধন কৰাৰ লগতে বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় অটল ভৱন উদ্বোধন কৰিব। ইয়াৰ পাছত তেওঁ দলটোৰ ৰাজ্যিক মূল সমিতিৰ বৈঠকত মিলিত হ'ব। মহাৰাষ্ট্ৰৰ মেলঘাট আৰু পেঞ্চ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে প্ৰজননৰ জৰিয়তে সগুণ মুকলি কৰি দিয়াৰ বাবে দেশৰ ভিতৰত সফল স্থান হিচাপে পৰিগণিত হৈছে। বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি BNHSৰ তথ্য অনুসৰি 2025 চনৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সমগ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া 29টা সগুণৰ জীয়াই থকাৰ হাৰ 78% পৰ্যন্ত ৰেকৰ্ড কৰা হৈছে। ভাৰতৰ কমি অহা সগুণৰ সংখ্যা বৃদ্ধি আৰু পুনৰুদ্ধাৰৰ বাবে চলি থকা প্ৰচেষ্টাত এই ফলাফলে এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে। দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। গোলকীয় অনিশ্চয়তা সত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.8% হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ্য প্ৰতিফলিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি 4-দিনীয়া ভ্ৰমণসূচীৰে অসম, মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশলৈ আহিব আৰু ভাৰতে যোৱা নিশা মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
2: মিজিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত শ্রোতাসকলে অনুষ্ঠান

আন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনাবলৈ লৈছো তৰালি শৰ্মাৰ কণ্ঠৰ মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰীতি গীতৰ কথাসুৰ দিগন্ত ভাৰতীৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো কৃষ্ণমণি নাথৰ কণ্ঠৰীতি গীত, গীতৰ কথাসুৰ পলাশ গগৈৰ।

সেয়া আছিল কৃষ্ণমণি নাথ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অভিজিৎ বৰ্মনৰ কথাৰে সজোৱা এটি গীত, কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষতে এবাৰ আগবঢ়াইছো চানৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা মৃণাল কান্তিৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট চক্ৰত চাওৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ

মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডিয়াৰ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো আধুনিক গীত আৰম্ভণিতে এয়া মুনমীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা প্ৰশান্ত বৰদলৈৰ।

সেয়া সেয়া আছিল লতা বৰদলৈৰ। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো শিল্পীকণ্ঠত আনিটি গীত।

লতা বৰদলৈ কণ্ঠৰ এই গীতেৰে সামৰা হ'ল আধুনিক গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ঘণ্টেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ, দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন,

0: ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনিৰ প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। নমস্কাৰ, বাতৰি সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ 29খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰবঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰবঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায়। আৰক্ষী অভিযানকালত লখিমপুৰত 15 জন, গুৱাহাটীত 2 জন, কামৰূপত 33 জন, বঙাইগাঁৱত 12 জন, মৰিগাঁও আৰু ধুবুৰীত 7 জনকৈ, গোৱালপাৰাত 5 জন, বজালী তামাৰহাটত 4 জনকৈ, শিৱসাগৰ আৰু গোলাঘাটত 2 জন, তিনিচুকীয়াত 15 জন, কাছাৰত 39 জন, দৰঙত 18 জন, কোকৰাঝাৰত 20 জন, হোজাইত 16 জন, নগাঁৱত 11 জন, বৰপেটাত 26 জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে প্ৰকাশ কৰা মতে একাংশই অসমৰ বাহিৰত থাকিও ৰাজ্যত প্ৰবঞ্চনাৰ জাল মেলি আহিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথাও প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে এলানি শৈক্ষিক, সাংস্কৃতিক আৰু ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে বিমানবন্দৰৰ পৰা পোনে পোনে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ৰাওনা হ'ব। বিয়লি শ্ৰীৰাধাকৃষ্ণনে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকী কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ চচথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত IANA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিথিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰোহিত তথা দৃষ্টিৰোহিত শিক্ষাৰ্থীৰ বাবে থকা দঞ্ইপল বিশ্বন বিদ্যালয়ো পৰিদৰ্শন কৰিব। অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাছনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ কয় যে বঁটাৰ বাবে আবেদন কৰা শিক্ষকে পাঠদানৰ বাণীবদ্ধ ৰূপো দাখিল কৰিব লাগিব। অহা শিক্ষাবৰ্ষৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
1: আমি যিটো নেশ্যনেল টিচাৰ এৱাৰ্ড দিয়াৰ যিটো ইভালুৱেশ্যন পদ্ধতি, সেই একেটা ইভালুৱেশ্যন পদ্ধতি আমি অৱলম্বন কৰিছোঁ। তাৰ মাত্ৰ ইয়াত আমাৰ ডাইৰেক্ট ফেচ টু ফেচ ইণ্টাৰভিউ বা তেওঁলোকৰ প্ৰেজেণ্টেশ্যন চোৱা নহয়, কিন্তু অহা বছৰৰ পৰা আমি শ্বৰ্ট লিষ্টেড শিক্ষকসকলৰ আমি প্ৰেজেণ্টেশ্যনো চাম। আৰু এইখিনি ইভালুৱেশ্যনত মূলতঃ আমি চাইছোঁ যে তেওঁলোকে টেকন'লজিৰ ব্যৱহাৰ তেওঁলোকে কিমানখিনি কৰিছে, উদ্ভাৱনীমূলক শিক্ষাৰ পদ্ধতি তেওঁলোকে কিমানখিনি কৰিছে, লগতে তেওঁলোকৰ কো-কাৰিকুলাৰ এক্টিভিটিজ আৰু কমিউনিটি এংগেজমেণ্ট। তেওঁলোকে সমাজখনক, যিহেতু বিদ্যালয় এটা কমিউনিটি ইনষ্টিটিউচন হয়, কমিউনিটি মবিলাইজেশ্যনত কেনেকুৱা ভূমিকা পালন কৰিছে, এই গোটেইখিনি চাই আমাৰ ইভালুৱেশ্যন হয় আৰু এই বঁটা প্ৰদান কৰা হয়।
0: অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকল অকল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ পথ প্ৰদৰ্শক নহয়, বৰং এখন সুস্থ, শিক্ষিত, শৃংখলাবদ্ধ আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ অন্যতম চালিকা শক্তি। শিক্ষাৰ্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্বগুণ, দায়িত্ববোধ আৰু সামাজিক দায়বদ্ধতা বিকশিত কৰাৰ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি তেওঁ উল্লেখ কৰে। একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্ৰযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্ৰহণ কৰি শিক্ষাদানৰ মান অধিক উন্নত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে শিক্ষা ব্যৱস্থা অধিক উদ্ভাৱনমুখী, দক্ষতাভিত্তিক আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰি তোলাত শিক্ষক সমাজে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰংপুৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়াৰ বাবে যোৱা 19 জুনত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইউনেস্কত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হয়। ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অন্যান্য স্থাপত্য কাৰুকৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছত ৰংপুৰ শিৱসাগৰক লৈ গ্ৰহণ কৰা এই পদক্ষেপে আহোমৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত উজ্বলাই তুলিব। ডঃ শৰ্মাই অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহঘাটীৰ সন্মুখীন হবলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহঘাটী নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীতি নিয়ম বলৱতৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ কৰ ভৱনত কালি অনুষ্ঠিত এখন বৈঠকত আবকাৰী মন্ত্ৰী অতুল বৰাই এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন জিলাৰ আবকাৰী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক, সহপৰিদৰ্শকসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী শ্ৰীবৰাই সকলোকে আইনৰ কঠোৰ বলৱৎকৰণত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে কৰ ভৱনত অনুষ্ঠিত IMLFBAৰ দেশীয় সুৰা আৰু বটলিং প্লেণ্টৰ অনুজ্ঞাপত্ৰধাৰীসকলৰ সৈতে অনুষ্ঠিত আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সুৰাৰ বিক্ৰী বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকত আবকাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, আয়ুক্ত জিতু দলে, যুটীয়া সচিব ৰশ্মি বৰুৱা গগৈকে ধৰি বিভাগটোৰ ভালে কেইবাগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দিনজোৰা কাৰ্যসূচীৰে কালি কৰ ভৱনত আবকাৰী বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত আবকাৰী মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে চৰকাৰে কেৱল বিদেশী সুৰাই নহয় পৰম্পৰাগত সুৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি আবকাৰী বিভাগে হেৰিটেজ লিকাৰ বাৰ পৰম্পৰাগত পনীয়ক বিশেষ গুৰুত্ব দিয়াৰ বাবে বিশেষ পদক্ষেপ ল'ব।
2: কোম্পানী হোলচেল ৱেৰ হাউচ এণ্ড ব্ৰেণ্ড অনাৰ্ছৰ এছ'চিয়েচন আছিলে। IMFL অন হোটেল বাৰ এছ'চিয়েচনৰ বিষয়ববীয়া আছিলে আৰু IMFL বিয়েৰ কোম্পানী স্পিৰিট বটলিং প্লেণ্ট আৰু বটলিং প্লেণ্টৰ লাইচেঞ্চিসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অল আছাম IMFL ৰুৰেল এছ'চিয়েচনো আছে সুকীয়াকৈ, তেওঁলোকৰ লগত পাতিলোঁ আৰু এতিয়া আমি হেৰিটেজ লিকাৰ দিবলৈ আমি আগবাঢ়িছো। হেৰিটেজ লিকাৰ এছ'চিয়েচনৰ বিষয়ববী আহিছিলে, তাৰপিছত কান্ট্ৰি স্পিট হোলচেল ৱেৰ হাউচৰ মুঠৰ ওপৰত আজি গোটেই দিনজোৰা আমি কাৰ্যসূচী লৈছিলো। এজেণ্ডা আমাৰ দিনজোৰাই আছে, ষ্টেক হোল্ডাৰ্ছৰ লগত আজি আমি মিটিং কৰিলো।
0: ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা 8 ছেপ্টেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কলকাতাৰ অসম ভৱনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰী ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুধাকণ্ঠৰ জন্মশতবৰ্ষ উদযাপন উপলক্ষে গুৱাহাটীৰ জালুকবাৰীত অহা 8 ছেপ্টেম্বৰত বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত প্ৰায় 100গৰাকী শিল্পীয়ে একেলগে শিল্পীগৰাকীৰ কেইবাটাও চিৰসেউজ গীত পৰিৱেশন কৰিব। ইপিনে শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

0: গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে। আনহাতে সাংস্কৃতিক অনুষ্ঠান সুৰ তীৰ্থৰ উদ্যোগতো আজি গুৱাহাটী কটন এলমেনাই ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব। সুৰ তীৰ্থৰ উদ্যোগত এই উপলক্ষে বিয়লি ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু নৱ প্ৰজন্মক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে। কৃষকৰ উপাৰ্জন পাঁচ গুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টাৰ্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পৰ্যালোচনা কৰাৰ বাবে কালি খেত্ৰী বামফৰৰ অসম মখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন দুগুণ নহয় পাঁচ গুণ কৰিব লাগিব, তেতিয়াহে অসম আগুৱাই যাব। ৰাজ্যত মখানা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল দুগুণ লাভান্বিত হ'ব। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে 56 ৰাণত বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 8 অভাৰ আৰু 4টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি 18 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 55 ৰাণ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰীচৰণী আৰু প্ৰেমা ৰাউতে 3টাকৈ উইকেট লাভ কৰে। দীপ্তি শৰ্মাই 2টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: বাল্য বিবাহ বিৰোধী অভিযানলৈ ৰাষ্ট্ৰসংঘৰ বিৰল স্বীকৃতি, একেদিনাই ৰাজ্যত ধৃত 330 ঠগ প্ৰবঞ্চক, জলপ্ৰলয়ৰ আশংকাত পুনৰ কঁপিছে নেপাল, দুদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰপতি গুৱাহাটীলৈ, আদি ভিন ভিন শিৰোনামৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান লাভ কৰিছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনয়নৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা 19 জুনত ইউনেস্কোৰ ওচৰত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়াৰ প্ৰতিদিন কাকতে ৰংপুৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ইউনেস্কোলৈ প্ৰস্তাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষক দিৱসৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষাবিদ সাহিত্যিক ডঃ নগেন শইকীয়াক সাক্ষাৎ কৰি আশীষ লোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষকৰ আয় দুগুণৰ পৰা 5 গুণলৈ বঢ়াব লাগিব। কৃষক মন্ত্ৰী পীযুষ হাজৰিকাই কালি কামৰূপ জিলাৰ টোপাতলিত অৱস্থিত মখানা প্ৰক্ৰিয়াকৰণ গোট পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। নেপালৰ জলপ্ৰলয়ৰ 10 দিনৰ পাছত নেপালী সেনাই কালি ত্ৰিশুলী 3A জলবিদ্যুৎ প্ৰকল্পত বিধ্বস্ত সুৰংগৰ পৰা 2জন কৰ্মচাৰীক জীৱন্তে উদ্ধাৰ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভাষণ দি ৰাজ্যৰ শিক্ষকসকলে প্ৰযুক্তিৰ প্ৰয়োগ ভালদৰে জানিব লাগিব বুলি মন্তব্য কৰা এটা বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত 330 জন প্ৰবঞ্চকক গ্ৰেপ্তাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতিৰ আজি অসম আগমন। ৰাজ্যত অহা বছৰৰ পৰা কৃতি শিক্ষক বাছনি প্ৰক্ৰিয়া সলনি হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগৰ পদক্ষেপ। আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ।

প্ৰথমে শুনাবলৈ লৈছো মাজৰাতি কেতেকী ছবিখনৰ এটি গীত ৰূপম ভূঞাৰ কণ্ঠত। গীতৰ কথা শান্তনা বৰদলৈৰ, সংগীত ৰূপম ভূঞাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো জবুইমেট ছবিখনৰ এটি গীত শ্ৰেয়া ঘোষালৰ কণ্ঠত। গীতটি লিখিছে ইৰশাদ কামিলে, সংগীতেৰে সজাইছে প্ৰীতমে।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো অৰুণ গোস্বামীৰ গীতৰ কথা আৰু কৃপাল কলিতাৰ সংগীতেৰে সজোৱা তৰালী শৰ্মাৰ কণ্ঠত অগ্নিবিষ্টি ছবিখনৰ এই গীতটি।

শ্রোতাসকলে রূপালী ধোঁয়া অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো বৰ্ডাৰ ছবিখনৰ এটি গীত, সোনু নিগম আৰু ৰূপকুমাৰ ৰাথোৰৰ কণ্ঠত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত পৰিচালনা অনু মালিকৰ।

ৰূপালীঠ অনুষ্ঠানৰ শেষত এবাৰ আগবঢ়াইছো জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ কণ্ঠত মা তুমি অনন্যা ছবিখনৰ এটি গীত, সংগীত পৰিচালনা ডক্টৰ হিতেশ বৰুৱাৰ।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হ'ল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়ামৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ আজিৰ যুৱবাণী। বিয়লি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত শুনিবলৈ পাব কেইখনমান হিন্দী ছবিৰ কেইটিমান গীত। 5:20ৰ পৰা শুনিবলৈ পাব এটি অনাতাঁৰ প্ৰতিবেদন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব বিয়লি 5:55ৰ পৰা। সন্ধিয়া 6:10ৰ পৰা শুনিবলৈ পাব থলীতে বাণীবদ্ধ কৰি অনা অনুষ্ঠান গীতেৰে কথাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব ঝৰ্ণা ভৰালীয়ে। 6:30ৰ পৰা শুনিবলৈ পাব অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ। সন্ধিয়া 7:20ৰ পৰা শুনিবলৈ পাব একক শিল্পীৰ গীতৰ অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ শিল্পী মহানন্দ মজুমদাৰ বৰুৱা। সন্ধিয়া 7:30ৰ পৰা শুনিবলৈ পাব বাৰেৰহণীয়া অনুষ্ঠান হিপ হিপ সুৰে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটি যুগুতাই আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্রিয় শ্রোতা, এইবার জানোৱা হওক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও বিয়লি 5:10 পৰা আৰম্ভণি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15 পৰা। শিক্ষণ প্ৰশিক্ষণ সংস্থান অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 5:55 পৰা।

প্ৰজ্ঞানজ্যোতি ভূঞাৰ কথিকা শ্ৰীমন্ত শংকৰদেৱ শুনিবলৈ পাব সন্ধিয়া 6:10 পৰা। 6:30 পৰা শুনিবলৈ পাব কৃষ্ণাশ্নী শৰ্মাৰ কণ্ঠৰ বৰগীত। যুৱ সাহিত্য অনুষ্ঠানটি প্ৰচাৰৰ সময় সন্ধিয়া 7:20। 7:50 পৰা শুনিবলৈ পাব পদ্মনাভ গৌতমৰ

ভায়োলিন বাদন। 8 বজাত শুনিবলৈ পাব যুৱ আবৃত্তিৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ পুনতেই শুনোৱা হওক ডুপ্লিকেট ছবিখনৰ পৰা এই গীতটি।

শ্রোতাসকলে মনোরঞ্জনত ডুপ্লিকেট ছবিখনৰ পৰা উদিত নারায়ণ আৰু আলকা ইয়াগনিকৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্রোতা, এইবাৰ শুনাবলৈ লৈছোঁ কুচ কুচ হোতা হ্যায় ছবিখনৰ গীত। প্ৰথমে আগবঢ়াইছোঁ উদিত নারায়ণ আৰু আলকা ইয়াগনিকৰ কণ্ঠৰ এই গীতটি।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো এটি অনাতাঁৰ প্ৰতিবেদন। প্ৰতিবেদন আগবঢ়াইছে মৰমী দেৱীয়ে।
2: নমস্কাৰ। 5 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন। প্ৰথমেই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে সংগীত শিল্পী হেম শইকীয়াই। নিৰন্তৰ সংগীত সাধনা কৰি যোৱা প্ৰচাৰ বিমুখ শিল্পী

0: শিৱসাগৰৰ পৰা। মই এয়া আপাততে ন্যাস আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিজন স্বনামধন্য ব্যক্তি সদস্য সকললৈ মোৰ আন্তৰিক অভিনন্দন আৰু মোৰ সেৱা তেখেতলোকৰ চৰণত নিবেদন কৰিছোঁ। বিশেষকৈ কল্পনা বাইদেউ আৰু মঞ্জুলা বাইদেউ এই দুগৰাকীয়ে আমাক মনত পেলাই এই মহান অনুষ্ঠানটিৰ এই কৰ্মভাগী কৰিবৰ কাৰণে যি উৎসাহেৰে আমাক নিমন্ত্ৰণ কৰিলে তেখেতলোকলৈ মই বিশেষভাৱে অতি সাদৰ সম্ভাষণ জনাইছোঁ। আৰু আজি ভূপেন্দাৰ জন্ম জয়ন্তী অহা 8 ছেপ্টেম্বৰত সমাপ্ত হ'ব। এইজন মহান শিল্পীক কোনে পাহৰিব পাৰিব? প্ৰত্যেকটো গীত তেওঁৰ কথা সুৰ প্ৰত্যেকজন অসমীয়া ভালপোৱা ভাৰতবাসীক ভালপোৱা পৃথিৱীত ভালপোৱা মানুহে তেওঁ গীত চৰ্চা কৰে শুনে আৰু প্ৰত্যেক গীতৰ গভীৰতালৈ সোমাই সোমাই পৰে।
1: অনুষ্ঠানটোত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব ৰাহুল চন্দ্ৰ দাস। অনুষ্ঠানটোৰ সন্দৰ্ভত তেওঁ এনেদৰে কয়।
2: শ্ৰদ্ধা নিবেদিছোঁ ইয়াতে উপস্থিত আজি আমাৰ ভূপেন্দাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ সমাজে আজি এই অনুষ্ঠান আৰম্ভণি কৰিলে আপোনালোকৰ সকলোৰে উপস্থিতিৰে আপ্লুত হৈছোঁ। আৰু খুব ধুনীয়াকৈ নিয়াৰিকৈ এই গোটেই তিনিজোৰা কাৰ্যসূচী হৈছে, আপোনালোকৰ সকলোৰে সহযোগিতা আছে। আশা কৰোঁ ভূপেন্দাৰ স্মৃতি এনেধৰণে আমি সকলোৱে আগুৱাই নিব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ। আৰু নিশ্চয়কৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এনেধৰণৰ অনুষ্ঠান যি কাম কৰি আছে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাস, সেই লগতে আন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোৰে লগতে সহযোগত আমি একেলগে আগবাঢ়ি যাম। আৰু এই স্মৃতি অকল 100 বছৰীয়া অনুষ্ঠানেই হৈ নাথাকক, আমি আৰু অনাগত দিনতো এনেকুৱা পৰিকল্পনা যাতে কৰি যাব পাৰোঁ আপোনালোকৰ সকলোৰে সহযোগত, এইখিনি আশা কৰিলোঁ। অহাকালি কলকাতা অসম এছ'চিয়েচনে আমাৰ উদ্যোগত তেওঁলোকে খুব ধুনীয়াকৈ অসম ভৱন প্ৰাংগণত সাংস্কৃতিক সন্ধিয়া কৰিছে। তেওঁলোকে আমাৰ উদ্যোগত কৰিছে, আমাৰ এটাই উদ্দেশ্য যে ভূপেন্দাৰ কলকাতাৰ লগত যিখিনি সম্পৰ্ক সমন্বয় সেইখিনি আমি যাতে বজাই চলিব পাৰোঁ। তাৰে কলকাতাৰ যিখিনি আৰ্টিষ্ট আছে তাতে তেওঁলোকে পৰিৱেশন কৰিব, লগতে ভূপেন্দাৰ যিটো আমাৰ এতিয়া হেৰিটেজ প্ৰপাৰ্টি বুলি ক'ব লাগিব, তেওঁৰ যিটো ঘৰ আস্থা 77B টলিগঞ্জ, তাতেও আমি যাম এবাৰ। আৰু তাতেও আমাৰ কাৰ্যসূচী আছে 8 তাৰিখে, তাতে 100 বছৰ মন্ত্ৰী পৰ্যটন কৰি আৰু অসম চৰকাৰে পদক্ষেপ লৈছে যাতে সেই ঘৰৰ যিখিনি প্ৰিজাৰ্ভেশ্যন কৰিব লাগে হেৰিটেজ প্ৰপাৰ্টি হিচাপে সেইখিনিও আমি সোনকালে কৰিব পাৰোঁ যাতে। আৰু আমাৰ কলাক্ষেত্ৰ প্ৰাংগণতে 7 তাৰিখে 72 সম্মিলিত সাংস্কৃতিক মঞ্চ, তেওঁলোকেও ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পতাকা উত্তোলনেৰে, আৰু 100 গৰাকী শিল্পীয়ে অসমৰ উপৰিৰে গীত পৰিৱেশন কৰিব। এনেধৰণৰ বিভিন্ন কাৰ্যসূচীৰে এই বছৰ আমি শতবাৰ্ষিকী পালন কৰিব বিচাৰিছোঁ। আৰু 8 তাৰিখে নিশ্চয়কৈ কেন্দ্ৰীয় অনুষ্ঠান আছে আৰু ৰাতিপুৱাতে সাংস্কৃতিক ন্যাসৰ আৰু শংকৰদেৱ সমাজৰ যেতিয়া নিবেদন হিচাপে আপোনালোকে সকলোৱে জানে, তেওঁলোকে 100খন পতাকা উত্তোলন হ'ব 8 তাৰিখে ৰাতিপুৱা, গীত মাত হ'ব আৰু বিভিন্ন কাৰ্যসূচী হ'ব। আৰু কেন্দ্ৰীয় অনুষ্ঠান আমাৰ 8 তাৰিখে ভূপেন হাজৰিকা সমন্বয় তীৰ্থ, সমাধি ক্ষেত্ৰ আমি আজিকালি সমন্বয় তীৰ্থ বুলি কওঁ, তাতে আমি ৰাতিপুৱাই শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান থাকিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ তাতে উপস্থিত থাকিব, তাতেও আমি 100গৰাকী স্বনামধন্য শিল্পীৰ জৰিয়তে আমাৰ বিস্তৃত পাৰৰে গানেৰে শুভাৰম্ভ কৰিম, লগতে মুকলি সভা আৰু বিভিন্ন কাৰ্যসূচীৰে গোটেই দিনটো জোৰা কাৰ্যসূচী থাকিব। এইখিনি গুৱাহাটীৰ কাৰ্যসূচী। আৰু অনাগত দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰে নৱেম্বৰৰ মাহত আমি যেনেধৰণে আৰম্ভণি অনুষ্ঠান মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে আৰম্ভণি কৰিছিলে নতুন দিল্লীত সামৰণি কৰিম ভূপেন্দাৰ 100 বছৰীয়া। যদিও আমি 8 তাৰিখে 1 বছৰ হ'ব, কিন্তু আমাৰ সামৰণি অনুষ্ঠানটো আৰু অলপ দীঘলীয়া হ'ব। সেই সামৰণি অনুষ্ঠান মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে অহা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে ঘোষণা কৰিছে তেওঁৰ দ্বাৰাই সামৰণি অনুষ্ঠানটো হ'ব বুলি আমি যিখিনি প্ৰস্তুতি আমি চলাই আছো, আপোনালোকৰ এইখিনি সকলো অৱগত কৰিলোঁ, সকলোৰে সহযোগিতা আমন্ত্ৰণ জনালোঁ এই সুযোগেৰে।
1: অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাৰ্যকৰী সভাপতি প্ৰদীপ পূজাৰীয়ে।
3: উপস্থিত এই প্ৰেক্ষাগৃহত উপস্থিত সকলো সুধিবৃন্দ, অভ্যাগতসকল, সকলোকে আমি আমাৰ আজিৰ সন্ধিয়ালৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ।

0: আৰু সকলোকে স্বাগতম জনাইছো। আপোনালোক সকলোৱে জানে যে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আনুষ্ঠানিক যি উদযাপন সেয়া আৰম্ভ হৈছিল 8 ছেপ্টেম্বৰ 2025 চনৰ পৰাই, আৰু যি শতবাৰ্ষিকী সামৰণি উৎসৱ এতিয়া অনুষ্ঠিত হবলৈ গৈ আছে বিভিন্ন পৰ্যায়ত, এই 8 ছেপ্টেম্বৰ 2026 চন এই দিনটোকে কেন্দ্ৰ কৰিয়ে হয়তো দুই এটা অনুষ্ঠান সময় সুবিধা অনুযায়ী পিছলৈও যাব পাৰে। যে কি নহওক, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা যোৱা 2000 চনতে ভূপেন হাজৰিকাদেৱে নিজ হাতেৰে সৃষ্টি কৰি থৈ যোৱা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সুধাকণ্ঠৰ যি সৃষ্টিৰাজি আছে, যি বিশ্বজনীন যি সৃষ্টিৰাজি, সেইখিনি সংবৰ্ধন পৰিৱৰ্ধন, সেইখিনি সম্প্ৰচাৰ আৰু বিশ্বৰ প্ৰেক্ষাপটলৈ লৈ যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ গৱেষণামূলক কাম কাজ ইত্যাদি অৰিহণা যোগাবৰ কাৰণে বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছো। ইতিমধ্যে অসমৰ চহৰে নগৰে বিভিন্ন ঠাইত এই ধৰণৰ আমি সমন্বয় দিৱস উদযাপন কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মশালা, বিদ্যায়তনিক আলোচনা চক্ৰ, যিকোনো ধৰণৰ সমন্বয় প্ৰগ্ৰেম, এই সকলোবোৰ আমি কৰি আহিছো। আৰু এই শতবৰ্ষৰ বছৰটোতো আমি যোৱা 8 ছেপ্টেম্বৰ 2025 তাৰিখ আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি শতবৰ্ষৰ উৎসৱ উদযাপন আৰম্ভ কৰিলো, তাৰপিছত আমি অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সহযোগত অতি সুন্দৰকে সুধাকণ্ঠৰ জন্মস্থান বলুংগ কেন্দ্ৰ কৰি বলুং আৰু ৰয়িঙত অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত সহযোগ কৰি আমি সেই অনুষ্ঠান উদযাপন কৰিলো। তাৰপিছত পৰ্যায়ক্ৰমে এই বছৰটোত আমি বিভিন্ন ধৰণৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক কাম কাজ চলাই গৈ আছো। সুধাকণ্ঠই সাংস্কৃতিক ন্যাসৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰি যিখিনি কাম কৰিবলৈ আগবঢ়াই থৈ গৈছিল, সেইখিনি কাম আমি কিমান কি ধৰণে কৰিব পাৰিছো নাজানো, কিন্তু তথাপিতো আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। এই আজিৰ যি অনুষ্ঠান, আজিৰ অনুষ্ঠান 8 ছেপ্টেম্বৰ 2026 চন অৰ্থাৎ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী সম্পূৰ্ণ দিনটোক কেন্দ্ৰ কৰি আমি আগতীয়াকৈ আজি অনুষ্ঠান আমি আৰম্ভ কৰিছো। আৰু আমাক এই পদক্ষেপত সম্পূৰ্ণৰূপে সহযোগ আৰু পৃষ্ঠপোষকতা আগবঢ়াইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে। আজি আমি 5 ছেপ্টেম্বৰ তাৰিখে যি ভূপেন সংগীতৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিলো, ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ অহা 8 ছেপ্টেম্বৰ পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি খুব আড়ম্বৰপূৰ্ণভাৱে তেখেতৰ জন্ম শতবাৰ্ষিকী সম্পূৰ্ণ হোৱা দিনটো পালন কৰিবলৈ মনস্থ কৰিছো। এই অপাহতে এইখিনি কথা আপোনালোকক জনাই থলো। আজিৰ যি অনুষ্ঠান, আমি ভাবিছিলো যে ভূপেন্দ্ৰ সংগীতৰ চৰ্চাৰ যোগেদি অসমৰ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি শুদ্ধ ৰূপত ভালদৰে ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰক, সেই ধৰণৰ উৎসাহৰ বাবেই, উৎসাহ যোগোৱাৰ বাবে এই ধৰণৰ প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰা হয়। আজি আমাৰ প্ৰতিযোগিতা হৈ গৈছে, বঁটা বিতৰণ হ'ব, আৰু এখন সৰুকৈ আমি অতি সংক্ষিপ্ত সাংস্কৃতিক কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত হ'ব। গতিকে এই সকলো আজিৰ অনুষ্ঠানলৈ আৰু অহা 8 ছেপ্টেম্বৰ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানলৈ আপোনালোক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ তৰফৰ পৰা আদৰণি জনাইছো, সম্ভাষণ জনাইছো, আৰু আশা ৰাখিছো ভৱিষ্যতেও আমি আপোনালোকৰ সহায় সহযোগিতা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে লাভ কৰি যাওঁ।
1: অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় 5টা দশকজুৰি বিস্তৃত কৰ্মৰাজিৰে অসমৰ শৈক্ষিক আৰু কলা সংস্কৃতিৰ জগতখনলৈ অভূতপূৰ্ব বৰঙণি যোগোৱা শিক্ষাবিদ, সাংবাদিক তথা চলচ্চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাক। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট শিল্পী, লোক সংস্কৃতিৰ সাধক পৰমেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনায়।
2: মোৰ কথা কোৱাৰ কোনো অভ্যাস নাই, মঞ্চত কোনো দিনো মই কথা তেনেকৈ কৈ পোৱা নাই, তথাপি ভূপেন দাক কিবা ভাগ্যৰ ফলত মই পালো 15 বছৰ ধৰি তেখেতক, তেখেতৰ লগত একেবাৰে শেষৰ কি মঞ্চলৈকে তেখেতৰ লগত মই পৰিৱেশন কৰিছিলোঁ। আৰু মই ধন্যবাদ দিবলৈ খুজিছোঁ আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোক্তা কৰ্মকৰ্তা তেখেতৰ লগত, মই বহুত বহুত ধন্যবাদ জনাইছোঁ, ধন্যবাদ।
1: সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে 2024 চনৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী অলকানন্দা ভূঞা আৰু দীপজ্যোতি দাসৰ কণ্ঠেৰে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ইনৰেকৰ প্ৰযোজনাত বাণীবদ্ধ হোৱা গীত আমি বিচাৰিছোৰ দৃশ্য শব্য মুকলি

কৰা হয়। আৰু তাৰ পাছতে 2024 চনৰ সমন্বয় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ এগৰাকী দীপজ্যোতি দাসে ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে।

0: অনুষ্ঠানটিত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক নৃত্যশিল্পী অনিতা শৰ্মাৰ পৰিচালনাত সুধাকণ্ঠৰ গীতৰ সূৰ্যোদয়ৰ গান শীৰ্ষক এটি অনুষ্ঠান পৰিৱেশন কৰা হয় আৰু তাৰ পাছতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই অনুষ্ঠানটোৰ সন্দৰ্ভত এইদৰে কয়।
1: ভূপেনদাৰ গীতৰ দৰে কওঁ, অমৃত পানী কেতিয়াবা জয়াল ভয়াল পানী হ'ব পাৰে। গোটেই গুৱাহাটীত চাৰিওফালে পানী, তাৰ মাজতে আপোনালোকে আহি আমাক সহযোগ কৰাৰ কাৰণে মই অন্তৰৰ পৰা কৃতজ্ঞতা, ধন্যবাদ আৰু সেৱা জনাইছো। 2024 চনত গোলাঘাটত আমি ভূপেনদাৰ জন্ম জয়ন্তী পালন কৰিবলৈ গৈছিলোঁ। তেতিয়া আমাৰ অতি প্ৰিয় এগৰাকী শিল্পী, যাৰ নাম আছিলে গায়ত্ৰী হাজৰিকা, তেওঁ আমাক যি ধৰণে সহযোগ কৰিছিলে, আজি যেতিয়া সংগীত প্ৰতিযোগিতাখন হৈ আছিলে 2024 চনৰ সংগীত প্ৰতিযোগিতাত বাণীকান্ত কাকতি মঞ্চত গায়ত্ৰীয়ে হাত ধৰিছিলে, আজি আমি গায়ত্ৰীবিহীন এটি সন্ধিয়া পাতিবলগীয়া হৈছে। মই গায়ত্ৰীক সোঁৱৰিছো, য'তেই আছে ভালে থাকক। ইয়াত বহি আছে কাজল শৰ্মা, কৰিছিল সৰা পাতে পাতে 2014 চনত, সৰা পাতে পাতে তাই নিজেই পাতৰ দৰে সৰি পৰিল। 16 মে 2025 আমাৰ কাৰণে খুব দুখৰ দিন আছিল। আজি প্ৰতিটো মুহূৰ্ততে আমি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে গায়ত্ৰীক সোঁৱৰিছো। গোলাঘাটৰ যেতিয়া আমি জন্ম জয়ন্তী পালন কৰিছিলো, প্ৰথম দিনটোৰ পৰা গায়ত্ৰীৰ সহযোগিতা মই প্ৰতি পলে পলে পাইছিলো। আমি তাইক বৰ সোনকালে হেৰুৱালো। যি কি নহওক, এয়া বাস্তৱ, আমিও এদিন যাব লাগিব। কিছুমান মানুহ সোনকালে গুচি যায়, জুবিন গাৰ্গ গ'ল, এক ধুমুহা আহিল, তাৰ মাজতে আমি স্তব্ধ হৈ গলো। ভূপেনৰ জন্ম জয়ন্তী পালন কৰিবলৈ আমি বহুত আঁচনি গ্ৰহণ কৰিছিলো, ৰৈ যাবলগীয়া হ'ল, থমকি যাবলগীয়া হ'ল, জুবিন হেৰাই গ'ল। আকৌ আহিল বানপানী, ভয়াল জয়াল বানপানী ভূপেন দাই কোৱাৰ দৰে, তাৰ মাজতে আজি আমি অনুষ্টুপীয়াকৈ এই সন্ধিয়াটি পালন কৰিবলৈ ওলালো। বিশেষকৈ আমাক সহায় কৰিছে অসম চৰকাৰৰ পৰিক্ৰমা বিভাগে, তাতোকৈ আজি 2012 চনৰ পৰা শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজে আমাক যিখিনি সহযোগিতা আন্তৰিকতাৰে জনাই আহিছে, তাক শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ। এতিয়াও এই মঞ্চতে তেখেতসকলে যিখিনি সহযোগিতা জনাইছে, তাৰ বাবে মই কৃতজ্ঞতা জনালে সৰু কৰা হ'ব, কাৰণ আমি সহযোগী এতিয়া, কাৰণ ভূপেনদাৰ এইখন শেষ ঘৰ। ভূপেনদা যেতিয়া গুচি গৈছিলে ইয়াৰ পৰা বম্বেলী শেষবাৰৰ কাৰণে, যোৱাৰ আগমুহূৰ্ততো ভূপেনদাই তেওঁ শেষ ঘৰত সোমাই গৈছিলে তেখেতৰ সংগ্ৰহালয়ত। সংগ্ৰহালয়ৰ বস্তুখিনি দিওঁতে ভূপেনদাই কৈছিল যে এয়া মোৰ শেষ ঘৰ, অতি আৱেগ হৈ পৰিছিল। আজি আমি ভূপেনদাৰ শেষ ঘৰত পালন কৰিলো ভূপেনদাৰ জন্ম শতবাৰ্ষিকী। অহা 8 তাৰিখে যৌথভাৱে আমি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজে পুৱা ভূপেনদাক শ্ৰদ্ধাঞ্জলি জনাম, 100খন পতাকা উত্তোলন কৰিম, আৰু কেইগৰাকীমান চিত্ৰশিল্পী, 15গৰাকী চিত্ৰশিল্পীয়ে ভূপেনদাৰ চিত্ৰৰ ওপৰত ব্যাখ্যা কৰি চিত্ৰ আঁকিব। আপোনালোকক নিমন্ত্ৰণ জনালো, আৰু তাতেই আপোনালোকে এই 100 বছৰ হোৱাৰ পিছত, ভূপেনদাৰ শতবাৰ্ষিকীৰ পিছত, ভূপেনদাৰ প্ৰতি যি অনুভৱ, এটা বাক্য বা এটা শব্দত আপোনালোকে লিখি থৈ যায় যদি, আমি সেইখিনি সংৰক্ষণ কৰি প্ৰকাশ কৰিম বুলি এটা আমি আঁচনি লৈছোঁ।
0: অনুষ্ঠানটিত ভূপেন্দ্ৰ সংগীত 2026ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰদাতাসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ অনুষ্ঠিত হোৱা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। প্ৰথম স্থান লাভ কৰে ভাৰ্গৱী গোস্বামীয়ে, দ্বিতীয় স্থান লাভ কৰে দীপশিখা ডেকাই আৰু তৃতীয় স্থান লাভ কৰে বিদিশা হাজৰিকাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে উপাসনা বৰ্মন আৰু অৰ্চিত বিক্ৰম কাশ্যপে, আৰু বিশেষ বঁটা লাভ কৰে লতিকা দাস আৰু অভিলাষ বৰঠাকুৰে। ফলাফল ঘোষণাৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে অনুষ্ঠানটোৰ সন্দৰ্ভত এনেদৰে কয়।
2: নমস্কাৰ, শুভ সন্ধিয়া। আজিৰ যি আয়োজন, সেই আয়োজন প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে, আৰু পুৱাৰে পৰা প্ৰতিযোগিতা আৰু বৰ্তমান পুৰস্কাৰ বিতৰণ, তাৰ মাজত ইটো সিটো কেইবাটাও অনুষ্ঠান। ভূপেনদাৰ কেন্দ্ৰিক যি যিমানেই অনুষ্ঠান আমি অনুষ্ঠিত নকৰো কিয় সকলোবিলাকে যেন সম্পূৰ্ণ হয়। যিহেতু তেখেতৰ সেই বিশাল সত্তা যাৰ বিষয়ে কৈ আমি শেষ কৰিব নোৱাৰো, আমি এইটোৱে মোৰ শেষ ঘৰ বুলি কৈ কলাক্ষেত্ৰক যি দায়বদ্ধতাৰে বা যি এক দায়িত্বৰে তেখেতে সমৰ্পণ কৰি থৈ গ'ল তাৰ প্ৰতি আমি সদায় শ্ৰদ্ধা নিবেদন কৰি ন্যাসৰ সৈতে যুটীয়াভাৱে অসম চৰকাৰৰ সহযোগত বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছো। আজিও তাৰে এক আটিঐ অংশবিশেষ প্ৰথম অনুষ্ঠান, 8 ছেপ্টেম্বৰত আৰু এটা অনুষ্ঠান হ'ব তিনিজোৰা কাৰ্যসূচীৰে। আজিৰ দৰে আপোনালোকে সেইদিনাও আমাৰ এই অনুষ্ঠানলৈ আহিব আৰু এইগৰাকী আমাৰ সকলোৰে হিৰৰ মুকুট হাজৰিকা দেৱৰ আমি উদযাপন কৰিবলৈ সকলোৱে দলবদ্ধভাৱে একত্ৰিতভাৱে আমি আগবাঢ়ি আহিব লাগে মুক্ত মনেৰে, তেতিয়াহে এই সত্তা আমাৰ মাজত সদায় যুগমীয়া হৈ থাকিব তেওঁৰ ভাষাত। ধন্যবাদ।
0: আৰু সমূহীয়াভাৱে মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

শ্ৰোতাসকলে ইমান পৰে শুনিলে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা অসম ভিত্তিত সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদনটি যুগুতাই উলিয়াইছে মৰমী দেৱীয়ে।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিমতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।
3: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানানগ শাখা

জমা দিব লাগিব। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। ৱেবছাইটটি পুনৰ কৈছো www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনাৰী অফিচাৰ ব্লক ভেটেনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডাৰী .assam.gov.in। পুনৰ কৈছো এনিমেল হাজবেণ্ডাৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আমাৰ আজিৰ এই গীতাৰে কথাৰ অনুষ্ঠানত আমি ভূপেন হাজৰিকাৰ বিষয়ে কথা পাতি আছো। আপুনি ভূপেন হাজৰিকাক কি দৰে হৃদয়ংগম কৰে?
1: প্ৰথমতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক মই অন্তৰৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আচলতে আমাৰ সৌভাগ্য যে ভূপেন হাজৰিকাদেৱক আমাৰ অসম ভূমিৰ পুত্ৰ হিচাপে পালো। লগতে মই বোধ কৰোঁ আমাৰ প্ৰজন্মটোৰ এটা দুৰ্ভাগ্যও যে আমি জনা বুজা হোৱালৈ তেওঁক বৰ এটা ভালকৈ নাপালোঁ। যদিও নাপালোঁ তথাপিতো ভূপেন হাজৰিকাদেৱ আমাৰ কাৰণে সদায় প্ৰাসংগিক। বিশেষকৈ তেওঁৰ গীতৰ আচলতে মই ভাবোঁ চবতকৈ ডাঙৰ ফেক্টৰটো হ'ল তেওঁ বৰ্তমান যিখিনি কথা, বৰ্তমান পৰিস্থিতিৰ প্ৰাসংগিক কথাবোৰ তেওঁ বহুত আগতেই গাই থৈ গৈছে। তেখেতৰ উচ্চাৰণ, যোনটো শব্দত জোৰ দিব লাগে একজেক্টলি সেইটো শব্দতে তেখেতে ধৰক তেওঁৰ উচ্চাৰণটোৱে এটা মানে আমাক অন্তৰাত্মা জগাই তোলে, মই ভাবোঁ তেনেকৈ। তেওঁ উচ্চাৰণ, শব্দৰ গাঁথনি আটাই মোৰ খুব অতি সুন্দৰ আৰু এনেকুৱা তেখেত অনন্য, নহয়নে? তেখেতৰ নিচিনা আৰু গোটেই অসম নহয়, ভাৰত নহয়, পৃথিৱীয়ে তেখেতক স্বীকৃতি দিছে, দিবলগীয়াই। তাৰমানে ভূপেন হাজৰিকাদেৱ যদিও কায়িকভাৱে আমাৰ মাজত নাই, তথাপিতো তেওঁ লুইতৰ দৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ যাব আৰু সেইখিনি আমাৰো দায়িত্ব তেওঁক আগবঢ়াই নিয়াটো, তেওঁৰ কৰ্মৰাজিত আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগত চিনাকি কৰাই দিয়াটো, তেনেকৈ ভাবোঁ মই। সেয়াই, সেইখিনিয়ে মোৰ ক'ব লগা আছিলে।
0: হয়, আপোনাৰ এই অনুভৱৰ কথা জানিব পাৰি খুব ভাল লাগিল। ভূপেন হাজৰিকাৰ প্ৰিয় গীত বুলি ক'লে আপোনাৰ মনলৈ কোনটো গীত আহে?
1: ভূপেন হাজৰিকাদেৱৰ আটাইবোৰ গীতেই খুব প্ৰিয়। তথাপিতো মই যেতিয়া খুব ভাগৰুৱা হওঁ কেতিয়াবা, কিছুমান থাকে নহয় ভাগৰ জোৰোৱা গীত,
0: হয়,
1: তেতিয়া মই প্লে'লিষ্টখন খুলি প্ৰথম প্লে' কৰা গানটোৱে হ'ল আকাশী গংগা। আকাশী গংগা গানটো যেন আমাৰ দৰে সংগ্ৰামী মানুহবোৰ, আমাৰ যিটো বয়স, সংগ্ৰামৰ বয়স নহয় জানো, যেন আমাৰ কাৰণেই গাই গৈছে, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ। আৰু তাৰ উপৰি আৰু এটা গান মোৰ খুব ভাল লাগে, যেতিয়া স্কুলত আছিলোঁ তেতিয়া গান গাবলৈ দিয়ে, যেতিয়া গানৰ পিৰিয়ড চলে, তেতিয়া প্ৰথম মনলৈ আহিছিলে মোৰ মানুহে মানুহৰ বাবে। আৰু মই ভাবোঁ মানুহে মানুহৰ বাবে গীতটো যদি স্কুলত ল'ৰা ছোৱালীক মানৱতাৰ পাঠ দিব লাগে, সেই গীতটোৱে যথেষ্ট। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয়, তোমাৰ এসাহত তুমি হেৰুৱাবা নেকি,
0: সহজ শব্দত ইমান গভীৰ কথা তেখেতে কৈ দিছে।
1: মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা, সংক্ষিপতে তাতকৈ আৰু ধুনীয়া কথা মানৱতাৰ গান কি হ'ব পাৰে?
0: হয়,
1: তাতকৈ আৰু ধুনীয়া কথা মানৱতাৰ কথা কি হ'ব পাৰে? মানৱতা আৰু প্ৰেমে জানো আমাৰ জীৱনৰ সবতকৈ ধুনীয়া বস্তু নহয়, মই তেনেকেই ভাবোঁ। বাকী আটাইবোৰ গীতে ধুনীয়া, প্ৰতিধ্বনি মই এটি যাযাবৰ, এই যেতিয়া ধৰক উলিয়ে গলিয়ে খোজকাঢ়ি ফুৰা যায় কেতিয়াবা, কিবা এটা বিচাৰি, কি বিচাৰি নাজানো, কিবা এটা এনেই মনটো বেয়া লাগিলে হেডফোনডাল লগাই ঘূৰি ফুৰিছোঁ উলিয়ে গলিয়ে, তেতিয়া মই এটি যাযাবৰ শুনো। তেনেকে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বৰ বেলেগ বেলেগ গান আছে তেখেতৰ, তেনেকুৱাই।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল।
1: ধন্যবাদ, মোৰো খুব ভাল লাগিলে। বাকী আপোনালোকৰ অনুষ্ঠানটোৰ শলাগ লৈছোঁ, মোৰ একদম অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ আপোনালোকৰ অনুষ্ঠানটোলৈ, এনেকেই আগবাঢ়ি যাওক। আপোনালোকে, আমি সকলোৱে আচলতে, কিন্তু হ'লেও বিশেষকৈ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে, ভূপেন হাজৰিকাদেৱ হওক, জুবিন গাৰ্গ হওক বা জয়ন্ত হাজৰিকাদেৱ হওক, এনেকেই আমি আগুৱাই লৈ যাব লাগিব, নহয় জানো?
0: হয়, নিশ্চয়।
1: গতিকে শুভেচ্ছা জনাইছোঁ,
0: ধন্যবাদ। প্ৰিয় শ্ৰোতা, আজিৰ গীতেৰে কথাৰে অনুষ্ঠানৰ প্ৰথম নিবেদন ভূপেন হাজৰিকাৰ গীত আকাশী গংগা বিচৰা।

0: সম্পূৰ্ণভাৱে শব্দসমূহ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন ব্যক্তিৰ শুনিব পাৰে বা বুজি পায়। তো ভূপেন হাজৰিকা কায়িকভাৱে বৰ্তমান আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ সম্পদসমূহ আমি আমাৰ মাজত ৰখাটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। লগতে ডক্টৰ ভূপেন হাজৰিকাৰ গানৰ লগতে চলচ্চিত্ৰ হওক বা গ্ৰন্থৰ সকলোবিলাক ফালৰ পৰাই তেখেত আমাৰ এটা উজ্জ্বল নক্ষত্ৰ। লগতে ভূপেন হাজৰিকা দেৱৰ মই এটা গান বহুত বেছি ভাল পাওঁ, সেই গানটো হ'ল প্ৰতিধ্বনি শুনো মই, সেইখিনিয়ে ক'ব বিচাৰোঁ মই।
1: আমি আপোনাৰ এই প্ৰিয় প্ৰতিধ্বনি শুনোময় গীতটি শ্ৰোতাসকলক নিশ্চয়কৈ শুনাম। আমাক এইখিনি সময় দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ।
0: ধন্যবাদ।

0: প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি
1: আমাৰ গীতৰে কথাৰ অনুষ্ঠানলৈ স্বাগতম। আপোনাৰ পৰিচয়টি জনাব।
2: নমস্কাৰ, মোৰ নাম নীলাঞ্জনা তালুকদাৰ।
1: আমি আজিৰ এই অনুষ্ঠানত কথা পাতি আছোঁ ভূপেন হাজৰিকাৰ বিষয়ে। ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ কি ভাৱ আহে?
2: ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে মোৰ মনত এটা কথা, এটা দৃশ্য ভাহি উঠে। 5 নৱেম্বৰ 2011 চনত যেতিয়া সৰু আছিলোঁ, তেখেতৰ মৃত্যুৰ পিছত দেখিছিলোঁ সহস্ৰাধিক মানুহ আহিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। সেই ছবি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। ইমান মানুহ, তেওঁ প্ৰত্যেকজন অসমবাসীৰ হৃদয়ত কেনেধৰণেৰে সোমাই আছে সেই কথাটো প্ৰকাশ পায়। সেই কথাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
1: তেওঁ এজন বিশ্বমানৱ আছিল। ভূপেন হাজৰিকাৰ কোনটো গীতে আপোনাৰ মনত দোলা দি যায়?
2: তেখেতৰতো বহুত গানেই আছে,

0: যিবোৰ ভাল লাগে। তাৰে ভিতৰত এটা মোৰ অতিকৈ প্ৰিয় গীত আছে, এটুকুৰা আলু খোৱা মেঘ ভাহি যায়, সেই গীতটো মোৰ খুব ভাল লাগে।
1: হয়, নিশ্চয়কৈ আমি আপোনাৰ পচন্দৰ এই গীতটি শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিম। আমাক এইকণ সময় দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ। ধন্যবাদ।

0: আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: নমস্কাৰ, মোৰ নাম আশা শৰ্মা।
0: ভূপেন হাজৰিকা বুলি ক'লে আপোনাৰ মনলৈ কি ভাব আহে?
1: ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে মোৰ মনলৈ আহে লুইতখন, বিশাল লুইতখন আহে। তেখেত আছিলে এজন অসম গৌৰৱ, ভাৰতৰ সুধাকণ্ঠ। তেখেতে কেৱল এজন গায়কেই নাছিল, তেখেত আছিল এজন গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সাহিত্যিক আৰু সমাজকৰ্মী।
0: গীতেৰে, সুৰেৰে, কথাৰে জগত জিনা ভূপেন হাজৰিকাদেৱৰ কোনটো গান আপোনাৰ আটাইতকৈ প্ৰিয়?
1: ক'ব গ'লে তেখেতৰ গোটেই গানসমূহে আমাৰ প্ৰিয় বা এটি অৰ্থ থকা গান। কিন্তু এতিয়া মোৰ মনলৈ যেতিয়া ভূপেন হাজৰিকাদেৱৰ আপুনি প্ৰিয় গীতটি মোক সুধিছে, তেতিয়া মই ক'বলৈ বিচাৰিম যে জিলিকাব লুইতৰে পাৰ, এই গীতটো মানে বহুতেই প্ৰিয় বুলি ক'ব পাৰিম।
0: নিশ্চয়কৈ আমি আপোনাৰ এই পচন্দৰ গীতটি শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰিছোঁ।
1: ধন্যবাদ।

0: ইমান পৰে শ্ৰোতাসকলে, গীতেৰে কথাৰে অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰিলে ঝৰ্ণা ভৰালীয়ে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা অনাগত তিনি বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 বছৰীয়া সফলতাত আলোকপাত বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 জন অবৈধ বাংলাদেশীক আটক আৰু 46 সংখ্যক নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণনৰ এয়া প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়ে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বীম থেৰাপী ব্যৱহাৰৰ বিষয়েও জানিবলৈ দিয়ে তেওঁ লগতে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে তেওঁ নিচাযুক্ত অসম গঢ়াৰ বাবে সকলোকে শপতবাক্য পাঠ কৰোৱায় তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে
1: It is indeed a matter of great pleasure for me to be present here today in the sacred land of Ma Kamakhya, the land of Assam represents a rich cultural, spiritual and intellectual heritage. I am truly delighted to be here with you all at the Srimanta Sankaradeva University of Health Sciences in their 4th convocation. I was informed that the university has been named after the great saint, scholar, reformer and cultural icon of Assam, Mahapur Srimanta Sankaradeva. This university carries forward its enduring legacy of knowledge, service and social transformation. Education is the field of health sciences carries with a special responsibility.
0: ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লয় অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে বুলি শ্ৰীৰাধাকৃষ্ণনে মত প্ৰকাশ কৰে গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ সাক্ষৰতা স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে তেওঁ অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে ভাষা সাহিত্য সংস্কৃতিলৈ অৱদান আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কথাও সোঁৱৰণ কৰে তদুপৰি অসমৰ চাহৰ বিষয়ে তেওঁ প্ৰশংসাসূচক মন্তব্য কৰে বিগত কেইবছৰমানত অসমত দ্ৰুত বিকাশ হৈছে বুলিও তেওঁ উল্লেখ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই অনুষ্ঠানত অংশ লৈ 50 বছৰ সম্পূৰ্ণ কৰাৰ বাবে গীতানগৰ মহাবিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জ্ঞাপন কৰে তেওঁ কয় যে 1977 চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠাকালত মহিলা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল সেই সময়ত নাৰী শিক্ষাৰ সুবিধা তেনে সীমিত আছিল বুলি তেওঁ কয় ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইন্দিৰা মিৰিৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়নৰ বিভিন্ন দিশত আলোকপাত কৰে তেওঁ গীতানগৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়
2: আমাৰ মহাবিদ্যালয়সমূহত আমি বিদ্যায়তনিক শিক্ষাৰ লগতে ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপ এই দুয়োটা সংস্কৃতি নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব ৰাজ্য চৰকাৰে কিছুদিন আগতে আমি অসমত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন বিভাগ নামে এটা বিভাগ সৃষ্টি কৰি ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ষ্টাৰ্টআপ আৰু উদ্যমিতাৰ সংস্কৃতি বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰিছো মই বিশ্বাস কৰোঁ যে গীতানগৰ মহাবিদ্যালয়ো তেওঁলোকৰ বিদ্যায়তনিক পৰিৱেশৰ মাজত যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ হবলৈ ষ্টাৰ্টআপ আৰু এণ্টাৰপ্ৰেনিয়াৰশ্বিপৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ প্ৰচেষ্টা কৰিব।
0: ইয়াৰ আগেয়ে উপৰাষ্ট্ৰপতিগৰাকী দুদিনীয়া অসম ভ্ৰমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্ৰিয় গোবিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিমানবন্দৰত উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ অভিৱৰ্তন কেন্দ্ৰত শিক্ষাৰ্থী, অধ্যাপক, অধ্যাপিকা, কৰ্মচাৰী আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰিব। অসম ভ্ৰমণ সামৰি উপৰাষ্ট্ৰপতিগৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰাওনা হ'ব। তাত তেওঁ স্বচ্ছথাম প্ৰেক্ষাগৃহৰ এটা ৰাজহুৱা অভ্যৰ্থনা আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকী পৰহিলৈ ইম্ফললৈ যাব। তেওঁ মাইৰংস্থিত INA সংগ্ৰহালয় তথা যুদ্ধ স্মাৰক আৰু ইম্ফল সৈনিক বিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব। ভ্ৰমণৰ অন্তিম দিনা শ্ৰীৰাধাকৃষ্ণনে অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাগ ল'ব আৰু বিধানসভা বিধিকা তথা সংগ্ৰহালয় পৰিদৰ্শন কৰিব। তেওঁ লগতে ইটানগৰস্থিত জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ শক্তিৰহিত তথা দৃষ্টিৰহিত শিক্ষাৰ্থীৰ বাবে থকা দই পল' মিছন বিদ্যালয়ো পৰিদৰ্শন কৰিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
3: বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে 9 অবৈধ বাংলাদেশীক আটক কৰিছে। বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদে আজি সংবাদমেলযোগে এই কথা সদৰি কৰে। শেহতীয়াকৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত যোৱা নিশাৰ পৰা আজি দুপৰীয়া পৰ্যন্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেইবাটাও স্থানত অভিযান চলাইছিল। অভিযানকালত আটক কৰা 9 লোকৰ ভিতৰত 7 মহিলা আৰু 2 পুৰুষ। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি এই লোকসকলে দীৰ্ঘদিন ধৰি বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত বসবাস কৰি আছিল। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা উদযাপন কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত কাৰ্যসূচীৰ পৰহিলৈ অৰ্থাৎ 8 ছেপ্টেম্বৰত সামৰণি পৰিব। এই উপলক্ষে কালি পাঞ্জাৱীৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত ডঃ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি কলকাতাৰ অসম ভৱনত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰহিলৈ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত কলাক্ষেত্ৰত মহামিলনৰ তীৰ্থ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা গুৱাহাটীৰ জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠক মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত সুধাকণ্ঠৰ স্মৃতিত বিশিষ্ট শিক্ষাবিদ তথা আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীয়ে ৰচনা কৰা মৃত্যু জিনাৰ গান এটা গান শেষ হল শীৰ্ষক কবিতাটো আবৃত্তি কৰা হয়। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত পৰহিলৈ তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
4: অসমৰ লগতে বিশ্বৰ অগণন শ্ৰোতা জনতাক বাচকবনীয়া গীতৰ ভাষাৰে মন্ত্ৰমুগ্ধ কৰা জনতাৰ প্ৰাণৰ শিল্পী ডঃ ভূপেন হাজৰিকাৰ গীত আছিল মানৱতাবাদৰ প্ৰতিভূ। এগৰাকী সংগীত শিল্পী বা গীতিকাৰ হিচাপে নহয়, মানুহৰ মনৰ ভাষা, যন্ত্ৰণা আৰু আৱেগ গভীৰভাৱে উপলব্ধি কৰা শিল্পীগৰাকীৰ গীত প্ৰকৃতাৰ্থতে আছিল মানুহৰ বাবে।
5: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে।
4: বুঢ়ালুইতৰ বিস্তীৰ্ণ জলৰাশিৰ দৰে তেওঁৰ চিন্তা আৰু দৰ্শনো আছিল সৰ্বব্যাপী আৰু সামগ্ৰিক। মাটিৰ গোন্ধ আৰু সহজীৱনৰ স্পন্দন অনুভূত হোৱা এই গীতত মানৱতাৰ প্ৰতি সুতীব্ৰ আহ্বানৰ সুৰ শুনা যায়। প্ৰতিটো শব্দত ধ্বনিত হয় মাটি আৰু মানুহৰ প্ৰতি অকৃত্ৰিম ভালপোৱা।
6: মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই।
4: শ্ৰমজীৱী জনসাধাৰণ নিশ্চ আৰু আৰ্টজনৰ কথা সুদাকণ্ঠৰ গীতে সুৰীয়াভাৱে শ্ৰোতাৰ মাজলৈ লৈ যায়। মানৱতাবাদী চেতনাক অনন্য উচ্চতা প্ৰদান কৰা কিংবদন্তী শিল্পীগৰাকীৰ গীতত মানুহৰ প্ৰতি দায়বদ্ধতা, সহমৰ্মিতা আৰু ভালপোৱাৰ বাৰ্তা আজিও সমানেই প্ৰাসংগিক। অনাগত সময়তো মানৱতাৰ এই চেতনাৰে তেওঁ প্ৰতিটো প্ৰজন্মৰ মাজত প্ৰবাহিত হ'ব।
3: ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি বৰপেটাৰ গণককুছিৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ আধুনিকীকৰণৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস দিয়ে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক স্বনিয়োজনত গুৰুত্ব আৰোপ কৰিবলৈ আহান জনায়। এই ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে বিভাগীয় আঁচনিসমূহৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। ক্ৰীড়া বিভাগৰ দায়িত্ব থকা মন্ত্ৰী শ্ৰীদৈমাৰীয়ে বৰপেটাৰ ৰামৰাই ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে। অৰ্ধনিৰ্মিত ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ মন্ত্ৰীগৰাকীক বৰপেটাৰ ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকলে আহান জনায়। মন্ত্ৰীগৰাকীয়ে আজি হাউলিৰ ৰেচম পাম্প পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। তেওঁ পাম্পখনক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। হাইলাকান্দি জিলাৰ প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে শ্ৰী কিষাণ সাৰদা মহাবিদ্যালয়ত আজি উড়ান নামৰ বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাসৰ উদ্যোগত শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক উন্নত শৈক্ষিক সহায়, কেৰিয়াৰ গাইডেন্স আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰদান কৰা হ'ব। জিলাখনৰ 900 শিক্ষাৰ্থীক 22 ধৰি এই প্ৰশিক্ষণ দিয়া হ'ব। বিভিন্ন ক্ষেত্ৰত অভিজ্ঞ আৰু বিশেষজ্ঞ এই প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্ট, জিলা আয়ুক্ত জয় বিকাশ, হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মানৱেন্দ্ৰ ৰয়কে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম লোকসেৱা আয়োগৰ 2025 সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা 9, 10 আৰু 11 অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.in-ৰ জৰিয়তে অহা 18 আৰু 19 ছেপ্টেম্বৰত প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ 59 কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন এইবাৰ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অনুষ্ঠিত হ'ব। এই উপলক্ষে কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ প্ৰাংগণত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আয়োজিত সভাখনত এপছুৰ চিৰাং জিলা সমিতিৰ সভাপতি দিলীপ কুমাৰ বসুমতাৰীয়ে সভাপতিত্ব কৰে। সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী আৰু মুখ্য আহ্বায়ক হিচাপে ৰাজা দেৱজিৎ বসুমতাৰীক লৈ এখন সমিতি গঠন কৰা হয়। আজিৰ সাধাৰণ সভাত এপছুৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনখন অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। নলবাৰী জিলাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰত চলি থকা 46 নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। অল ইণ্ডিয়া এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজত হ'বলগীয়া খেলখনৰ চলন্ত বিৱৰণী আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিব। প্ৰবাল কুমাৰ শৰ্মাৰ প্ৰযোজনাত খেলখনৰ ধাৰা বিৱৰণী আগবঢ়াব জিতেন্দ্ৰ শৰ্মা আৰু অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত অংশ লৈ উপৰাষ্ট্ৰপতিৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা। অনাগত 3 ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে মুখ্যমন্ত্ৰীৰ প্ৰকাশ। উপৰাষ্ট্ৰপতিৰ উপস্থিতিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মহাবিদ্যালয়খনৰ 50 সফলতাত আলোকপাত। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত 9 অবৈধ বাংলাদেশীক আটক। আৰু 46 নৰুৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: मंत्रालय की बैठक में गृह मंत्री अमित शाह ने वर्ष 2029 तक भारत को नशा मुक्त बनाने के लिए अगले 3 वर्षों की रूपरेखा जारी की है। उन्होंने मादक पदार्थों के खिलाफ देशव्यापी समन्वित अभियान चलाने का आह्वान भी किया है। श्री शाह ने कहा कि वर्ष 2019 से सरकार ने मादक पदार्थों की तस्करी पर कार्रवाई, खुफिया जानकारी साझा करने, वित्तीय जांच और पुनर्वास के उपायों को मजबूत किया है।
1: 2029 तक भारत को नशा मुक्त बनाने के लिए एक रोड मैप बनाया है। 26 से 29 को हमने मिशन मोड अवधि के रूप में चिन्हित किया है, समय सीमाएं तय की है। 4 स्तंभों पर हमारा रोड मैप विजन डॉक्यूमेंट है। 1 इंटेलिजेंस और ऑपरेशन आधारित एनफोर्समेंट, 2 प्रीकर्सर और सिंथेटिक ड्रग पर नियंत्रण, 3 डिमांड और हार्म रिडक्शन और 4 क्षमता निर्माण और समन्वय।
0: उपराष्ट्रपति सीपी राधाकृष्णन ने कहा है कि शिक्षा का उद्देश्य केवल रोजगार की तैयारी नहीं बल्कि जिम्मेदार नागरिक तैयार करना भी होना चाहिए। गुवाहाटी में गीतानगर कॉलेज के स्वर्ण जयंती समारोह में उन्होंने कहा कि गुणवत्तापूर्ण शिक्षा, अनुसंधान और चरित्र निर्माण देश की प्रगति के लिए जरूरी है। उपराष्ट्रपति ने उच्च शिक्षा में महिलाओं की बढ़ती भागीदारी को नारी शक्ति का प्रतीक बताया। श्री राधाकृष्णन आज से असम के 2 दिवसीय दौरे पर हैं। कोयला मंत्रालय ने मीडिया की उन खबरों का खंडन किया है जिनमें कहा गया है कि केंद्र से कोयले की पर्याप्त आपूर्ति न होने के कारण पंजाब के ताप विद्युत संयंत्रों में कम बिजली का उत्पादन हो रहा है। मंत्रालय ने कहा है कि कोल इंडिया लिमिटेड पंजाब सहित पूरे देश में बिजली उत्पादन के लिए निर्बाध कोयला आपूर्ति सुनिश्चित करने के लिए प्रतिबद्ध है। नई दिल्ली में ब्रिक्स शिखर सम्मेलन की तैयारियां तेज हो गई हैं। ब्रिक्स शिखर सम्मेलन 12 और 13 सितंबर को भारत मंडपम में आयोजित होगा। ईरान और अमरीका के बीच तनाव लगातार बढ़ रहा है। क्षेत्र में बढ़ते सैन्य तनाव के बीच दोनों देश एक दूसरे पर लगातार हमले कर रहे हैं। ईरान के इस्लामिक रिवॉल्यूशनरी गार्ड कोर IRGC ने कहा है कि उसके एरोस्पेस फोर्स ने कई बैलिस्टिक मिसाइलों से एक अमरीकी विमान वाहक पोत और एक विध्वंसक पोत को निशाना बनाया। IRGC ने दावा किया है कि इन पोतों ने ईरान की नौसैनिक नाकाबंदी में हिस्सा लिया था। ईरान ने इन हमलों को दिन में अमरीका द्वारा ईरानी तेल टैंकरों पर किए गए हमलों की जवाबी कार्रवाई बताया है। अमरीकी सेना के अनुसार यह कार्रवाई उस समय की गई जब IRGC ने क्षेत्र में गश्त कर रहे अमरीकी नौसेना के 2 युद्धपोतों की ओर बैलिस्टिक मिसाइलें दागी। सात्विक साईराज रंकी रेड्डी और चिराग शेट्टी ने चाइना मास्टर्स बैडमिंटन टूर्नामेंट का खिताब जीत लिया है। और इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: This is Akashvani, the news read by Saira Mujtaba. Union Home Minister Amit Shah has said that a drug-free youth will play a crucial role in achieving the vision of a developed India by 2047. Mr. Shah was addressing a press conference at Panaji in Goa. He said the government has prepared a 3-year roadmap to make country drug-free by 2029. He said the roadmap will be based on a 4-pillar approach aimed at dismantling narcotics networks.
3: Between 2014 and 2026, the quantity of drugs seized has increased significantly to more than 1 crore 19 lakh kilograms. The value of these seized drugs stand at approximately 1.89 lakh crore rupees. Between 2014 and 2026, the government led by Narendra Modi has destroyed approximately 48 lakh 66,000 kilograms of drugs.
1: विनष्ट करने का काम नरेंद्र मोदी सरकार ने किया है।
2: Mr. Shah also highlighted the government's development efforts in Jammu and Kashmir. He said the Union Territory is now on the path of progress and development, while Naxalism is becoming a thing of the past under the Narendra Modi-led government. Meanwhile, the Union Home Minister has cut short his visit and left for Delhi following the collapse of a multi-story building in the national capital. Mr. Shah reached Panaji last night on a 3-day visit to Goa. A major rescue operation is underway after a multi-story building housing a student paying guest or PG accommodation collapsed in Satyaniketan area of Delhi this afternoon. According to the All India Institute of Medical Sciences, AIIMS, New Delhi, four persons were brought to the trauma center for treatment. Of them, one person was brought dead, two are in critical condition, and one has been discharged. Meanwhile, the Delhi police has said that six persons have been rescued so far and shifted to hospitals. Several people are still fear trapped. The police said during the local inquiry, it was revealed that the building was 40 to 50 years old and some repair work was underway in the basement of the building when the incident happened. The Delhi Fire Service has deployed 18 fire tenders for the relief and rescue work at the location. The area where the incident occurred is close to the heart of Delhi University's South Campus and has several buildings, mostly housing student PGs, hostels and eateries. Delhi Lieutenant Governor Taranjit Singh Sandhu has directed all concerned agencies to work in coordination to ensure swift rescue efforts on the ground. Delhi Chief Minister Rekha Gupta in a social media post said, an adjacent building has also been vacated as a precautionary measure and every possible effort is being made to safely rescue those trapped and provide immediate assistance to the affected families. The Ministry of Coal has rejected media reports attributing reduced power generation at Punjab's thermal plants to inadequate coal supply from the centre. The Ministry clarified that adequate coal has been made available to Punjab's power plants. It said that Coal India Limited remains fully committed to ensuring uninterrupted coal supply for power generation across the country, including in the state of Punjab. The External Affairs Ministry responded to the UN General Assembly resolution on Equal Area World Map. Spokesperson of Ministry of External Affairs, Ranthir Jaiswal, said that India has voted in favour of the United Nations General Assembly resolution on equal area cartographic representation. Mr. Jaiswal further added that India's sovereign territory, including the Union Territories of Jammu and Kashmir and Ladakh, must be depicted in accordance with India's official map. The seven core OPEC plus countries, that is Saudi Arabia, Russia, Iraq, Kuwait, Kazakhstan, Algeria and Oman, met virtually today to review global market conditions and outlook. They decided to keep its oil output policy unchanged for October amid global uncertainty. U.S. envoys Steve Witkoff and Jared Kushner arrived in Kyiv today on their first official visit to Ukraine as part of a renewed U.S. diplomatic push to revive peace efforts in the Russia-Ukraine conflict. Their visit follows yesterday's meeting with Russian President Vladimir Putin in Moscow. Following the meeting, Putin ordered a three-day pause in strikes on Kyiv. And floods have affected normal life in various parts of Bihar. Several major rivers, including the Ganga, Gandak and Kosi, are flowing above the danger mark. In view of the rising water levels of Ganga, special vigilance is being maintained in downstream areas. The water level of the river has crossed the highest flood level at different ghats in Patna. And that is the end of this news bulletin.
4: বাতৰি সৈতে মই সংগীতা শৰ্মা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। মণিপুৰত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাত অনুষ্ঠিত হ'বলগীয়া নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। আৰু ভাৰতৰ সত্বিক সাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ছাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনুপ বৰ্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত ডিগ্ৰী আৰু ডিপ্লোমা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীয়ে উপৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি পি ৰাধাকৃষ্ণনৰ এয়া প্ৰথম অসম ভ্ৰমণ বুলি উল্লেখ কৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল আৰু সম্প্ৰতি এই সংখ্যা 14লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে পুনৰ 9খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আগবাঢ়িছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে অনাগত 3 বছৰত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্ৰটন বিম থেৰাপী ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ নিচামুক্ত অসম গঢ়াৰ বাবে সকলোকে শপত বাক্য পাঠ কৰোৱায়। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্লোমাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ আগেয়ে আজি দিনৰ ভাগত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে সম্প্ৰতি মহিলাৰ অধিকাৰক প্ৰাধান্য দিয়াৰ ঐতিহাসিক ৰূপান্তৰ হৈছে। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ্থীক কেৰিয়াৰৰ বাবে সাজু কৰি তোলাৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ উপযোগীকৈ সাজু কৰি তুলিব লাগে। গীতানগৰ মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি, পৰিৱেশ সম্পৰ্কীয় পদক্ষেপ, সাক্ষৰতা, স্বাস্থ্য সজাগতাকে ধৰি বিভিন্ন দিশত সামূহিক অংশগ্ৰহণৰ জৰিয়তে কাম কৰাক লৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নিৰ্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে 2026 চনৰ 1 জুলাই পৰ্যন্ত মণিপুৰত মুঠ 19,60,620 পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে 10,06,962 মহিলা, 9,53,350 পুৰুষ আৰু 308 তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয় যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে 1056। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট অধিক বুলি মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে খচৰা ভোটাৰ তালিকাত মুঠ 56,871 ভোটদাতাৰ নাম অন্তৰ্ভুক্ত আছিল আৰু মুঠ 30,650 ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ দিয়া হয়। মুঠ 1,58,670 ভোটদাতাৰ গণনা প্ৰপত্ৰ লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হয়। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱ বৈচিত্ৰ বৰ্ড আৰু কেন্দ্ৰীয়শাসিত অঞ্চল জৈৱ বৈচিত্ৰ পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰ পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে জনসাধাৰণৰ জৈৱ বৈচিত্ৰ পঞ্জীয়নসমূহ স্থানীয় নিকায়সমূহৰ বাবে প্ৰগতিশীল পৰিকল্পনা আহিলাত পৰিণত হ'ব লাগে। ইয়াৰ জৰিয়তে স্থানীয় জৈৱ বৈচিত্ৰ বিষয়ে সকলো তথ্য লাভ কৰিব পৰা যায়। স্থানীয় পৰিকল্পনা গ্ৰহণ আৰু স্থায়ী বিকাশৰ বাবে পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৰিহণা যোগাব লাগে বুলিও তেওঁ কয়। শ্ৰীযাদৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জৈৱ বৈচিত্ৰ সংশোধনী আইন 2023 আৰু জৈৱ বৈচিত্ৰ নিয়ম 2024ৰ সংশোধিত কাঠামোৰ সৈতে নিজ নিজ নিয়ম কানুন, প্ৰতিষ্ঠানিক ব্যৱস্থা, কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াসমূহৰ সমন্বয় ঘটাবলৈও আহান জনায়। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে আজি আৰু কাইলৈ দুদিনীয়াকৈ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰে। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা 5-মহলীয়া অট্টালিকা খহি পৰে। দিল্লী অগ্নি নিৰ্বাপক সেৱাই জনোৱা মতে 3জন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে 18খন অগ্নি নিৰ্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত নিয়োজিত কৰা হৈছে। দিল্লীৰ উপৰাজ্যপাল তৰণজিৎ সিং সন্ধুৱে সংশ্লিষ্ট সকলো সংস্থাক সহযোগিতাৰে কাম কৰি ঘটনাস্থলীত দ্ৰুত উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসান্ধুৱে কয় যে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু প্ৰতিজন ব্যক্তিয়ে সহায় সহযোগিতা পোৱাটো নিশ্চিত কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ঘটনাটোত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে সাৱধানতামূলক ব্যৱস্থা হিচাপে কাষৰীয়া এটা অট্টালিকাও খালী কৰা হৈছে। আবদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দক্ষিণ পশ্চিম দিল্লীৰ সত্য নিকেতনস্থিত বহুমহলীয়া অট্টালিকাটো খহি পৰা ঘটনাৰ পিছত গোৱা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া তেওঁৰ নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। ইতিমধ্যে গোৱাত উপস্থিত থকা শ্ৰীশ্বাহৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কাদাম্বা প্লেটত নৱনিৰ্মিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ভৱনটো উদ্বোধন কৰাৰ লগতে দলীয় কৰ্মীসকলক সম্বোধন কৰাৰ কথা আছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অহা 8 তাৰিখৰ পৰা 10 তাৰিখলৈ চৰকাৰী কাৰ্যসূচীৰে শ্ৰীলংকালৈ যাব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই ভ্ৰমণকালত তেওঁ শ্ৰীলংকাৰ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ লগতে কলম্বোত থকা ভাৰতীয় প্ৰৱাসীসকলৰ সৈতে মত বিনিময় কৰিব।

0: তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক লৈ গঠিত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব। মন্ত্ৰালয়ে কয় যে ৰাজনাথ সিঙৰ শ্ৰীলংকা ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা পৰম্পৰাগতভাৱে শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰিব, বিশেষকৈ সামুদ্ৰিক আৰু প্ৰতিৰক্ষা সহযোগিতাকে ধৰি পাৰস্পৰিকভাৱে লাভজনক ক্ষেত্ৰসমূহত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ গভীৰ সম্পৰ্ক আৰু বহুমুখী অংশীদাৰিত্বৰ মূল ভিত্তি হৈছে আঞ্চলিক নিৰাপত্তা, প্ৰতিৰক্ষা, অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সুসম্পৰ্ক। ৰাজ্যসভাৰ বিজেপি সাংসদ ডঃ দীনেশ শৰ্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। 2017 চনৰ 8 অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল অৱসৰপ্ৰাপ্ত ডি কে যোশীৰ পাছত ডঃ শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। 62 বছৰীয়া ডঃ শৰ্মাই ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ৰাজ্যসভাৰ কাৰ্যকাল অহা 25 নৱেম্বৰত সমাপ্ত হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা কালি জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ দিনাৰে পৰাই ডঃ শৰ্মাৰ নিযুক্তি কাৰ্যকৰী হ'ব। ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে আজি শেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ হে জি টিং আৰু ৰেন জিয়াংয়ুক 11-21, 21-13, 21-17 গেমত পৰাস্ত কৰি দেশৰ হৈ চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম খিতাপ দখলকাৰী হিচাপে পৰিগণিত হয়। এই জয়েৰে ভাৰতীয় যুটীটোৱে চলিত বৰ্ষৰ দ্বিতীয়টো খিতাপ অৰ্জন কৰে। তেওঁলোকে ইয়াৰ পূৰ্বে ছিংগাপুৰ অপেন ছুপাৰ 750ৰ খিতাপ দখল কৰাৰ বিপৰীতে থাইলেণ্ড অপেন ছুপাৰ 500 প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ হয়। বিশ্বৰ 5 নম্বৰ স্থানৰ সত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে ছেমি ফাইনেলত মালয়েছিয়াৰ নূৰ মহম্মদ আজৰিয়ানায়ু আৰু টেন ভি কিয়ঙক 21-15, 18-21, 21-11 গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি সৈতে পুনৰ এবাৰ। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি বিয়লি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। মণিপুৰত আজি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলা ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে স্থানীয় জৈৱ বৈচিত্ৰ আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীৰ সত্য নিকেতন অঞ্চলত আজি এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাত অনুষ্ঠিত হ'বলগীয়া নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। মাইক্ৰফোনৰ সন্মুখত মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াই আছো একক শিল্পীৰ গীতৰ অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ শিল্পী মহানন্দ মজুমদাৰ বৰুৱা।

শ্ৰোতাসকলে ইমান পৰে একক শিল্পীৰ গীতৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আজি শিল্পী আছিল মহানন্দ মজুমদাৰ বৰুৱা। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো থলিতে বাণীবদ্ধ কৰি অনা গীতমাতৰ অনুষ্ঠান হিপ হিপ হুৰে। অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰিব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। আগবঢ়াইছো অনুষ্ঠানটিৰ দ্বিতীয়টি খণ্ড।

0: নমস্কার প্রিয় শ্রোতা,
1: হিপ হিপুরের ঐনৈতিক খণ্ডলৈ আপোনালোক সকলোকে সাদৰ আদৰণি জনাইছো। হিপ হিপুরের ঐনৈতিক খণ্ডৰ বাণীবন্ধনৰ বাবে আমি আহি উপস্থিত হৈছোহি দক্ষিণ কামৰূপ মহাবিদ্যালয়ত।
2: প্রিয় শ্রোতা, আমাৰ সৈতে উপস্থিত আছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যক্ষ জয়ন্ত কুমাৰ বৈশ্য। তেখেতে আমাক মহাবিদ্যালয়খনৰ সাংস্কৃতিক দিশটোৰ বিষয়ে এনেদৰে কয়।
3: আমাৰ এই দক্ষিণ কামৰূপ মহাবিদ্যালয়খন 1961 চনত প্ৰতিষ্ঠা হৈছিল। আমি 11 চনত তাৰ 50 বছৰীয়া জয়ন্তী পালন কৰিছো। আৰু অকল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা দীক্ষাতে নহয়, এনেকুৱা সাংস্কৃতিক ক্ষেত্ৰতো যথেষ্ট আগ্ৰণুৱা, খেলা ধূলাৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰণুৱা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি যুৱ মহোৎসৱ হয় তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বহুকেইবাৰ বিভিন্ন বিষয়ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি খেলাৰ ক্ষেত্ৰতো আমাৰ শৰীৰ চৰ্চা বিভাগ নাইবা আৰ্ম ৰেচলিং তেনেকুৱা ধৰণৰ খেলবিলাক, দৌৰ, ফুটবল, ভলীবল, খো খো, ক্ৰিকেট এনেকুৱাবিলাকত বিশ্ববিদ্যালয় যি কলেজসমূহৰ প্ৰতিযোগিতা হয় তাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু বিভিন্ন বিষয়ত আমাৰ মহাবিদ্যালয়ৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত প্ৰথম বিভাগতো পায়

0: যথেষ্ট আগবাঢ়ি গৈছে।
1: খুব ভাল লাগিলে ছাৰ, বহুত বহুত ধন্যবাদ।
0: আজি এই অনুষ্ঠানত মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম এটি প্ৰেমৰ পদ্য, কবি নবকান্ত বৰুৱা। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰেনে অৰুন্ধতী। জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী। দুবৰি বনত জোনাকীৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুত ওজন, জোৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি। অৰুন্ধতী অৰুন্ধতী, বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সি এটা মাথো উজাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী। বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী। ধন্যবাদ,
1: খুব ভাল লাগিলে ছাৰ। আপুনি কবিতা আগৰ পৰা পাঠ কৰে?
0: কবিতা পাঠ আগৰ পৰাই কৰোঁ, আবৃত্তি আগৰ পৰাই কৰোঁ, সৰুৰ পৰাই কৰিছিলোঁ। আৰু স্কুলত থাকোঁতে প্ৰতিযোগিতাত অংশ লৈ আমি পুৰস্কাৰো পাইছিলোঁ। নাটকৰ প্ৰতিও আমাৰ ৰাপ আছে, আৰু আমাৰ এই মহাবিদ্যালয়ৰ সাংস্কৃতিক যিটো বিভাগ, তাত বহু কেইবছৰ ধৰি মই তত্বাৱধায়কৰ দায়িত্ব লৈছিলোঁ। আৰু তেনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজত থাকি ভাল লাগে।
1: হয় ছাৰ, বহুত বহুত ধন্যবাদ।
0: ধন্যবাদ।
2: বৰ্তমান আমাৰ মাজত উপস্থিত আছে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা। আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰিছো।
3: ধন্যবাদ। প্ৰথমে মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আজি আমাক এই সুযোগটো দিয়াৰ বাবে ধন্যবাদ জনাইছো। ভাল লাগিছে যে আপোনালোকে এই কলেজখন বাছি লৈছে। আমাৰ প্ৰায় আমাৰ 1961ত এষ্টাব্লিছ হোৱা এই কলেজখনত এতিয়া বৰ্তমান প্ৰায় 4,700 ছাত্ৰ ছাত্ৰী পঢ়ি আছে। আৰু আমাৰ এই কলেজখনত আৰ্টছ, ছায়েন্স লগতে কমাৰ্চো আছে। আৰু আমি 1967 চনত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আমি এফিলিয়েট হৈছিলোঁ। আৰু তাৰপিছত আমাৰ যোনটো ছায়েন্সৰ বিভাগ আছে, বিজ্ঞানৰ বিভাগটো আমাৰ ইন্ট্ৰডিউচ কৰা হৈছিল 1979ত। তেতিয়াৰ পৰা আমাৰ কলেজখন এই এৰিয়াতেই নহয়, অসমত প্ৰখ্যাত। আমাৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টৰ বহুত ভাল, আৰু তাৰ উপৰিও আমাৰ ছাত্ৰ ছাত্ৰীখিনি কালচাৰেলি বহুত এক্টিভ। আৰু আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ এই কলেজখনত বিভিন্ন জাতি জনজাতীয় ষ্টুডেণ্টছো পঢ়ে, আৰু সেয়েহে আমি নিজকে কালচাৰেলি বহুত এক্টিভ। আৰু আমি আমাৰ যিখিনি যুৱ মহোৎসৱলৈ যায় আমাৰ ষ্টুডেণ্টছখিনি, তো সেইখিনিতো আমাৰ ষ্টুডেণ্টছখিনি বহুত ভাল কৰে। আৰু অতি কম সময়তে আমি আপোনালোকৰ বাবে এটি প্ৰগ্ৰাম যিমান পাৰোঁ এটা এছেম্বলেজ এটা মিলাই কৰিব বিচাৰিছোঁ। আৰু আশা কৰিছোঁ আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকলে এই অনুষ্ঠানটো শুনি ভাল পাব, আৰু আগলৈও যাতে আমাক এনেকুৱা এটা অভিজ্ঞতা দিয়ে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি আগলৈও যাতে এনথুচিয়াষ্টিকেলি প্ৰেৰণা লাভ কৰিব পাৰে। এনেকুৱা অপৰ্চুনিটিজ পালে আই এম শ্বৰ তেওঁলোকক এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ। আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটি ভাল পাব। ধন্যবাদ।
2: ধন্যবাদ বাইদেউ। আকাশবাণী গুৱাহাটীৰ হিফি ফুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ। তোমাৰ পৰিচয়টি জনাবা।
4: নমস্কাৰ, মোৰ নাম ৰিয়ানা কুমাৰী। মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
4: মই ভূপেন হাজৰিকাৰ এটি খুব কালজয়ী গীত গাবলৈ চেষ্টা কৰিম।

0: খুব সুন্দৰকৈ গীতি পৰিৱেশন কৰিলা। তোমাৰ সংগীত চৰ্চাৰ বিষয়ে জানিব বিচাৰিম।
1: মোৰ শাস্ত্ৰীয় সংগীতৰ আৰম্ভণি 5 বছৰৰ পৰা আৰম্ভ হয়। আচলতে মোৰ মা দেউতাই মোক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল শাস্ত্ৰীয় সংগীত শিকাৰ প্ৰতি। আৰু শাস্ত্ৰীয় সংগীত শেষ হোৱাৰ পিছত ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীত, এইবোৰ মই মোৰ মা আৰু মোৰ মামাৰ পৰা শিকিবলৈ পাইছোঁ।
0: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ।
2: আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম দেৱাশিষ দাস। কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ, আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালি দেহ, মই পিন্ধো বিশ্ব আৱেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতির বর্ণ চিনি মই শুনু।

0: বিশ্ব জনতার এক অপূর্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তলৌ মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামুহূৰ্তৰ পাতিবলে শান্তিৰ নবলো এই পৃথিৱীত মোৰেই কল্পনা মেধা বুদ্ধি মণিষাৰে মোকেই কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ মোকেই খলিতা কৰি জ্বলাওক বিশ্ব চাকি বিশ্ব জনতা পূজাৰ সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিও উপহাৰ মোকে কৰি খুৰহ প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ। ধন্যবাদ।
1: খুব ভাল লাগিলে। কেতিয়াৰ পৰা আবৃত্তি কৰা আৰম্ভ কৰিছা?
2: মই চতুৰ্থ শ্ৰেণীৰ পৰাই আৰম্ভ কৰিছিলো, মানে মোৰ মা ধুনীয়া কবিতা লিখে আবৃত্তি কৰে, তেখেতৰ পৰাই।
1: ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
3: আকাশবাণী গুৱাহাটীৰ হিভি ফুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছো, তোমাৰ পৰিচয়টি জনাবা।
4: নমস্কাৰ, মোৰ নাম মৌচুমী ৰাভা, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ মই এগৰাকী ছাত্ৰী। পুৰণি ৰাভা সংগীত এটি আধুনিক সংমিশ্ৰণেৰে আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছো।

0: আমি আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰিচয়টো জনাবা।
1: নমস্কাৰ, মই চিম্পিমণি বৰা, মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী।
0: কি কৰি শুনাবা আজি?
1: মই আজি মোৰ দ্বাৰা স্বৰচিত এটি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত লিখা এটি সুন্দৰ কবিতা আপোনালোকৰ আগত উপস্থাপন তথা আবৃত্তি কৰিবলৈ আহিছোঁ। মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম এটি যুগৰ অন্ত পৰিল। এটি যুগৰ অন্ত পৰিল, যি যুগৰ যুগান্তৰ আছিল হাৰ্ট থ্ৰব জুবিনদা। এটি যুগৰ অন্ত পৰিল, এটি গীতৰ অন্ত পৰিল, যি গীতত প্ৰাণ পাইছিল প্ৰতিজন অসমীয়াই। এটি গীত যুগৰ অন্ত পৰিল, সকলো যেন ব্যাকুল, আজি ব্যাকুল অসমীয়া, আত্মহাৰা হোৱা মুখবোৰতো যেন এটাই শব্দ, এবাৰ ঘূৰি আহা জুবিনদা, এবাৰ। এটি হৃদয় স্পৰ্শী যুগৰ অন্ত পৰিল, পোহৰ যেন ভাল নলগা হ'ল, ভাল নলগা হ'ল যেন জোনৰ জোনাক, সকলো যেন অভিশপ্ত, মৰি খালি সকলো, এটি মনোৰম যুগৰ অন্ত পৰিল। ব্ৰহ্মপুত্ৰ হোৱা হ'লে তোমাক লৈ নগ'ল হয় চাগে, কিন্তু এয়া বিদেশী সাগৰহে তোমাক নুবুজিলে, লৈ গ'ল বিদেশী সাগৰ পৃষ্ঠই তোমাৰ মহত্ব, গভীৰতা, বিশালতা আৰু মানৱতা। এটি শুদ্ধ মনৰ যুগৰ অন্ত পৰিল, জংকীৰ দেশলৈ ঢাপলি মেলিলা তুমি, আকৌ গাবা দুয়ো আউসীৰ যোন মোৰ সমুখতে। এইদৰেই এটি সুৰ জগতৰ অন্ত পৰিল। তোমাৰ মৃত্যু এয়া স্বীকাৰ হয়তো কেতিয়াও কৰিব নোৱাৰো, তুমি অমৰ জুবিনদা, তুমি অমৰ, তথাপিও এটি যুগৰ অন্ত পৰিল। ধন্যবাদ।
0: খুব ভাল লাগিলে। কবিতা লিখা কেতিয়াৰ পৰা আৰম্ভণি কৰিছা?
1: কবিতা লিখা মানে মই 2023ত যেতিয়া মই অষ্টম শ্ৰেণীত আছিলোঁ তেতিয়া অসম চৰকাৰৰ পৰিক্ৰমা বিভাগৰ পৰা এখন আবৃত্তিৰ কৰ্মশালা আয়োজন কৰা হৈছিল। তাৰ পৰাই আচলতে মই আবৃত্তি কৰা আৰম্ভ কৰিলোঁ আৰু লাহেকৈ মই মোৰ কিছু মনৰ ভাৱ প্ৰকাশ কৰি এনেদৰে দুই এটাকৈ লিখিবলৈ আৰম্ভ কৰিলোঁ। মানে আচলতে মোৰ মায়ে মোক সাহস দিছে যে তুমি লিখিব পাৰিবা, লিখি যোৱা, আগবাঢ়ি যোৱা। তো সেনেকৈ মই মোৰ
0: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা।
1: হয়, ধন্যবাদ।
2: আকাশবাণী গুৱাহাটীৰ হিপ হিপ হুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
3: নমস্কাৰ, মোৰ নাম মিকি কাশ্যপ শৰ্মা, মই 5th semester কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ছাত্ৰী।
2: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই খুব এটি সুন্দৰ বৰগীতেৰে মোৰ অনুষ্ঠানটি আৰম্ভণি কৰিম।

0: শাশ্বতীৰ সৈতে মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।
1: ইমান পৰি শ্ৰোতাসকলে হিপ হিপ হুৰে অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিলে শাশ্বতী তালুকদাৰ আৰু শ্ৰুতি ডেকায়।

সাহিত্য সম্রাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ? সঁচা পিছে

ইমান পৰি শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ গীতকেইটি শুনিলে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছো। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী নন্দিতা মহন্ত।

ইমানপৰে শ্ৰোতাসকলে নন্দিতা মহন্তৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। পুনতে এয়া জগজিৎ সিং।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো খুশক খুশিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ, ৰামধেনু অনুষ্ঠানটিলৈ মই পম্পী কলিতাই আপোনালোকক আদৰণি জনাইছো। শ্ৰোতাসকল, আজি ৰামধেনু অনুষ্ঠানটি সজোৱা হৈছে মোৰ ভাল লগা কেইটামান গীতেৰে। বহুদিন শুনা নাই আপোনজনৰ মাত, বহুদিন অনুভৱ কৰা নাই সেই চিনাকি সুৰৰ মাদকতা। সময়ৰ সোঁতত বহু কথা হেৰাই গ'লেও কিছুমান স্মৃতি আৰু অনুভৱ হৃদয়ৰ পৰা কেতিয়াও আঁতৰি নাযায়। তেনে এক মিঠা অনুভৱৰ মাজেৰে আপোনালোকৰ বাবে মঞ্জুষ্ণা মহন্তৰ কণ্ঠৰ মন পৰসা গীত বহুদিন শুনা নাই। আহক, গীতটিৰ সুৰত কিছু সময়ৰ বাবে হেৰাই যাওঁ পুৰণি স্মৃতিৰ মাজত।

নৈৰ সোঁত কেতিয়াও থমকি নৰয়। বাধা বিঘিনি পাৰ হৈ নৈ যেন সদায় আগুৱাই যায় নিজৰ লক্ষ্যৰ দিশে। জীৱনো যেন এখন নৈ, কেতিয়াবা শান্ত, কেতিয়াবা ধুমুহাময়। সেই জীৱনৰ সোঁত, আশা আৰু আগুৱাই যোৱাৰ কথাকে সুৰৰ মাজেৰে কঢ়িয়াই অনা এটি সুন্দৰ গীত শুনোৱা হওক অংগৰাগ মহন্তৰ কণ্ঠত।

গান মানে কেৱল সুৰ আৰু শব্দ, ইয়াৰ সমাহাৰ নহয়। গানৰ মাজতেই লুকাই থাকে আমাৰ অনুভৱ, আমাৰ স্মৃতি আৰু জীৱনৰ বহুত নোকোৱা কথা। সেই সুৰৰ পথাৰতে যেতিয়া মন মুকলি হৈ যায়, তেতিয়া প্ৰতিটো শব্দই যেন হৃদয়ৰ কথা প্ৰকাশ কৰে। এনে এক মিঠা অনুভৱৰ সৈতে আপোনালোকৰ বাবে আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

জীৱনত এনে কিছুমান মানুহ আহে যাৰ উপস্থিতিয়ে আমাৰ পৃথিৱীখনে সলনি কৰি দিয়ে। তেওঁলোকৰ সৈতে জড়িত হৈ পৰে হাঁহি, অভিমান, মৰম আৰু অলেখ স্মৃতি। কিন্তু সময়ৰ সোঁতত সকলো সময়তে সকলোকে কাষত পোৱা নাযায়। তেতিয়া মনটোৱে মাথো বিচাৰে এজন আপোন মানুহ, যাক নিজৰ বুলি ক'ব পাৰি। সেই অনুভৱেই মোৰ ভাল লগা এটি গীত শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠত।

এজাক বতাহে যেতিয়া নীৰৱে আহি মনটো চুই যায়, তেতিয়া এনে লাগে যেন বতাহজাকৰো কবলগীয়া বহু কথা আছে। সেই পৰশত সাৰ পাই উঠে পুৰণি স্মৃতি, হেৰাই যোৱা কোনো আপোন মুখ, অথবা মনৰ কোনোবা এটা কোণত বহুদিন সাঁচি ৰখা কিছু অনুভৱ। বতাহৰ কোনো ভাষা নাই, তথাপিও তাৰ মৃদু পৰশে কেতিয়াবা বহু নোকোৱা কথা কৈ যায়। কেতিয়াবা সেই কথা ভাল পোৱাৰ, কেতিয়াবা অপেক্ষাৰ, আকৌ কেতিয়াবা অতীতক সুঁৱৰি মনত জাগি উঠা মিঠা বিষাদৰ। ৰামধেনু অনুষ্ঠানটিত শেষত শুনাব লৈছো অংগৰাগ মহন্তৰ কণ্ঠৰ মোৰ ভাল লগা এই গীতটি।